নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ দুদিন 1948 শকাব্দৰ 28 আহাৰ আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 19 তাৰিখ। এতিয়া সময় পুৱা 5:33 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত, লগতে নিউজ অন এ আই আৰ মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ শুনিব পাৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত প্ৰিয়াংকী দেৱ চৌধুৰী, বনশ্ৰী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা, আনোৱাৰ আলী, অমলেশ কলিতা। ট্ৰান্সমিটাৰত আছে বিপুল কলিতা, বিজিত শৰ্মা আৰু আছিফ আহমেদ। ষ্টুডিঅ'ত মই ৰুলিমণি শইকীয়া। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। বন্দনা।

শ্ৰোতাসকলে বন্দনা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা।

বন্দনা শুনিলে। আজিৰ ভক্তিমূলক গীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলে খনদাসৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, ৰুবুল চন্দ্ৰ শৰ্মাৰ কণ্ঠত লোকগীত, খগেন গগৈ আৰু সংগীসকলৰ কণ্ঠত টোকাৰী গীত, বীৰেণ বৰাৰ কণ্ঠত দেৱ বিচাৰৰ গীত আৰু শেষত ভজন শুনিলে অনিন্দিতা পালৰ কণ্ঠত।

প্ৰথমে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে পুৱা 6:15 সুৰজিৎ দত্তৰ কণ্ঠত ভজন, পুৱা 6:20 আৰু নিশা 8:15 পাপৰি দাসৰ কণ্ঠত লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 ৰূপালী ঢৌ। দ্বিতীয় অধিৱেশনৰ দিনৰ 11:00 পোষ্টবক্স নম্বৰ 111 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

দিনৰ 12:10ৰ পৰা সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজকা গীত, সবৰং, গীতিকা, শীৰ্ষক সংগীত, গীত আপনা ধুন পাৰাই। বিয়লি 3 বজাৰ পৰা আকাশবাণী ৰেইনবৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10ৰ পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান। সন্ধিয়া 6:10ত

কথাৰে আগবঢ়াব শ্ৰুতি ডেকাই। সন্ধিয়া 7:20 হি ভি ভুৰে অনুষ্ঠানত কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানৰ দ্বিতীয় খণ্ড। আগবঢ়াব কৰিশ্মা পূজাৰী আৰু পম্পী বৈশ্যয়। আৰু লগতে আছে মোৰ অনুভৱৰ গীত। নিশা 8:30 ভজনৰ অনুষ্ঠান, নিশা 10:00 দেওবৰীয়া নৈশ সংগীতৰ অনুষ্ঠানত বিদুষী বালামণি এশ্বৰৰ কণ্ঠসংগীত দিল্লীকাণ্ডৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

এতিয়া শুনক আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে। নিশা 10 বজাত ঘোষ ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। সন্ধিয়া 7:30 বজাত ফিফা ৱৰ্ল্ড কাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত আলোচনাৰ বিষয়ে অসমৰ পশুধনৰ বৰ্ষাকালীন ৰোগৰ প্ৰতিষেধক ব্যৱস্থা। আলোচনাটিত অংশ ল'ব ডঃ নুৰুল ইছলাম আৰু ডঃ ৰামকুমাৰ দাসে। আগধৰিব মেলোডি পাটগিৰিয়ে। প্ৰযোজনা উৎপল বৰাৰ।

পুৱা দহ বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। চাৰে দহ বজাত চেমনীয়া চৰাত কিশোৰ কিশোৰীৰ উপযোগী কেইখনমান কিতাপ, এই বিষয়ে প্ৰাৰ্থনা গগৈৰ কথিকা, লগতে আছে চেমনীয়াৰ গীতমাত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনাবলৈ লৈছো পাপৰি দাসৰ কণ্ঠত দুটি লোকগীত।

পাপৰি দাসৰ কণ্ঠত দুটি লোকগীত শুনিলে শিল্পীৰ কণ্ঠত পুনৰ লোকগীত শুনিবলৈ পাব আজি নিশা 8:15 বজাত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। প্ৰথমে এয়া চিলচিলা ছবিখনৰ এটি গীত লতা মংগেশকাৰ, কিশোৰ কুমাৰ আৰু সংগীতসকলৰ কণ্ঠত। গীতৰ কথা জাভেদ আখতাৰৰ, সংগীত পৰিচালনা চিপ হৰিৰ।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো আদান বক্সীৰ গীতৰ কথা, কল্যাণজী আনন্দজীৰ সংগীতেৰে সজোৱা, মহম্মদ ৰফি আৰু নন্দাৰ কণ্ঠত জাপ জাপ ফুল খিলে ছবিখনৰ এই গীতটি।

চাই মেলি ছবিখনত সেয়া আছিল আজা ভোচলে। সংগীত পৰিচালনা এছ ডি বৰ্মনৰ। মধুবন অনুষ্ঠানত এইবাৰ আগবঢ়াইছো আশা ভোচলে আৰু সংগীসকলৰ কণ্ঠত ডিৱাৰ ছবিখনৰ এটি গীত। গীতৰ কথা চাহিৰ, সংগীত পৰিচালনা আৰ ডি বৰ্মনৰ।

মধুবন অনুষ্ঠানৰ শেষত এবাৰ আগবঢ়াইছো ডন ছবিখনৰ এটি গীত, লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠত, সংগীত পৰিচালনা কল্যাণজী আনন্দজীৰ।

0: পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰে আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ কণ্টেক পাছতে বাতৰি শুনিবলৈ পাব।
1: পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। চৰকাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি এখন সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। ভাৰতৰ বাবে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা কেৱল মুখৰ কথাই নহয়, বৰং এই নীতিত দেশ অটল হৈ আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। বিজেপিয়ে চৰকাৰৰ ইথানল মিহলি কাৰ্যসূচীক দেশৰ বৃহৎ নীতিগত সাফল্যসমূহৰ অন্যতম বুলি অভিহিত কৰিছে। চৰকাৰে সৌৰ শক্তি প্ৰকল্পৰ বাবে অনুমোদিত আৰ্হি আৰু নিৰ্মাতাৰ দ্বিতীয়খন তালিকা ৰূপায়ণৰ নীতিত কোনো ধৰণৰ সাল সলনি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইংলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। চৰকাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি এখন সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা বিচাৰিব। সংসদৰ বৰ্ষাকালীন অধিৱেশন কাইলৈ আৰম্ভ হ'ব আৰু 13 আগষ্টত অধিৱেশনৰ সামৰণি পৰিব। এই অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক আলোচনা আৰু গ্ৰহণৰ বাবে সদনত উত্থাপন কৰা হ'ব। ভাৰতৰ বাবে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা কেৱল মুখৰ কথাই নহয়, বৰং এই নীতিত দেশ অটল হৈ আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি ফৰ্চেছ ফাৰ্ষ্ট সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীসিঙে কয় যে ভাৰতে অকল দেশৰ ভিতৰতে নহয় বৰং প্ৰয়োজন হলে সন্ত্ৰাসবাদীৰ ঘাটিত প্ৰৱেশ কৰিও আক্ৰমণ চলাব।
2: आतंकवाद के खिलाफ भी हमारी गवर्नमेंट ने पूरी दुनिया के सामने अपने बदले हुए नजरिए को स्पष्ट किया है। आतंकवाद के विरुद्ध जीरो टॉलरेंस हमारे लिए केवल एक स्टेटमेंट नहीं है बल्कि लाइन ऑफ एक्शन है। आतंकवाद के खिलाफ हम दरवाजे पर नहीं बल्कि घर में घुसकर मारेंगे। ऑपरेशन सिंदूर के दौरान सारी दुनिया ने यह देख भी लिया, हमारी सेनाओं का पराक्रम तो हमेशा ही अद्भुत रहा है।
1: অপাৰেচন সিন্ধুৰ সময়ত সমগ্ৰ বিশ্বই ভাৰতৰ এই নীতি প্ৰত্যক্ষ কৰা বুলি উল্লেখ কৰি শ্ৰীসিঙে ইয়াক কাৰিকৰী যুদ্ধৰ এটা উজ্জ্বল নিদৰ্শন বুলি অভিহিত কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে অপাৰেচন সিন্ধুৰৰ সময়ত আকাশতীৰ, আকাশ ক্ষেপণাস্ত্ৰ প্ৰণালী আৰু ব্ৰহ্মছসহ ভালেমান অত্যাধুনিক প্ৰতিৰক্ষা সঁজুলি ব্যৱহাৰ কৰা হৈছিল। মন্ত্ৰীগৰাকীয়ে কয় যে বিগত 12 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা সুদৃঢ় কৰাত সৰ্বাধিক অগ্ৰাধিকাৰ দি আহিছে। শ্ৰীসিঙে কয় যে চৰকাৰে দেশৰ প্ৰতিৰক্ষা আৱশ্যকতা পূৰণৰ বাবে আমদানীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ সংকল্প লৈছে। সশস্ত্ৰ বাহিনীসমূহৰ আধুনিকীকৰণৰ বাবে বাজেটত আবণ্টিত ধনৰ 75% ভাৰতীয় উদ্যোগৰ পৰা সামগ্ৰী ক্ৰয়ৰ বাবে আছুতীয়াকৈ ৰখা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে চৰকাৰে দেশত প্ৰতিৰক্ষা আহিলাপাতিৰ উৎপাদনত গতি প্ৰদানৰ উদ্দেশ্যে এই বছৰৰ নতুন প্ৰতিৰক্ষা ক্ৰয় ব্যৱস্থা প্ৰৱৰ্তন কৰিব। বিজেপিয়ে চৰকাৰৰ ইথানল মিহলি কাৰ্যসূচীক দেশৰ বৃহৎ

0: বিগত সাফল্যসমূহৰ অন্যতম বুলি অভিহিত কৰিছে। দলৰ তথ্য প্ৰযুক্তিকোষৰ মুৰববী অমিত মালব্যই কালি সামাজিক মাধ্যমযোগে কয় যে এই আঁচনিয়ে খেতিয়কসকলৰ আয় বৃদ্ধি আৰু শক্তি সুৰক্ষা সুদৃঢ় কৰাত সহায় কৰাৰ লগতে আমদানিকৃত খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিছে। তেওঁ কয় যে এই আঁচনিৰ মূল্যায়ন ৰাজনৈতিক দৃষ্টিভংগীৰে নহয় বৰং পৰিণামৰ ভিত্তিত কৰা উচিত। শ্ৰীমালব্যই প্ৰকাশ কৰা মতে 2014-15 বৰ্ষৰ পৰা এতিয়ালৈকে এই আঁচনিৰ জৰিয়তে খেতিয়কসকলে প্ৰায় 1,66,000 কোটি টকাৰ অতিৰিক্ত আয় অৰ্জন কৰিছে। ইয়াৰ বিপৰীতে খাৰুৱা তেলৰ আমদানি হ্ৰাস পোৱাত দেশে প্ৰায় 1,98,000 কোটি টকাৰ বিদেশী মুদ্ৰা ৰাহি কৰিবলৈ সমৰ্থ হৈছে। এই আঁচনিৰ ফলত কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন হ্ৰাস পাইছে আৰু চেনিকলসমূহৰ আয় বৃদ্ধি পোৱাৰ ফলত কুঁহিয়াৰ খেতিয়কসকলক ধন আদায় দিয়াৰ প্ৰক্ৰিয়া পূৰ্বৰ তুলনাত ত্বৰান্বিত হৈছে বুলি তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া অভিমুখে ৰাওনা হ'ব। দেশকেইখনৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণ মৰ্মে শ্ৰীমতী মুৰ্মুৱে দেশ তিনিখন ভ্ৰমণ কৰিব। এয়া হ'ব কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ মালডোভা আৰু উত্তৰ মেচিডনিয়ালৈ প্ৰথমটো ভ্ৰমণ। আনহাতে বিগত তিনি দশকৰ পাছত কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিয়ে ৰোমানিয়া ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণে মধ্য আৰু পূব ইউৰোপৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক গাঢ় কৰিব বুলি আশা কৰা হৈছে। লগতে সেই অঞ্চলটোৰ দেশসমূহৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰতো এই ভ্ৰমণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। চৰকাৰে সৌৰশক্তি প্ৰকল্পৰ বাবে অনুমোদিত আৰ্হি আৰু নিৰ্মাতাৰ দ্বিতীয়খন তালিকা ৰূপায়ণৰ নীতিত কোনোধৰণৰ সাল সলনি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই নীতিৰ সময়সীমাৰ ক্ষেত্ৰত কোনো ৰেহাই দিয়া নহ'ব। অৱশ্যে মেট্ৰমিটাৰিং অৰ্থাৎ উপভোক্তাৰ দ্বাৰা উৎপাদিত নবীকৰণযোগ্য বিদ্যুতৰ অতিৰিক্ত অংশ বৈদ্যুতিক গ্ৰীডলৈ প্ৰেৰণৰ সুবিধা থকা আৰু অপেন এছ এছ আৰ ই পাৱাৰ অৰ্থাৎ বৃহৎ পৰিমাণে বিদ্যুৎ ব্যৱহাৰ কৰা উপভোক্তাসকলে স্বতন্ত্ৰ বিদ্যুৎ উৎপাদকৰ পৰা পোনপটীয়াকৈ বিদ্যুৎ ক্ৰয়ৰ সুবিধা থকা সৌৰশক্তি প্ৰকল্পসমূহক চলিত বৰ্ষৰ 31 ডিচেম্বৰলৈ সীমিত সকাহ প্ৰদান কৰা হৈছে। ইয়াৰ ফলত এনে উপভোক্তাসকলক সৌৰশক্তি প্ৰকল্পৰ বাবে অনুমোদিত আৰ্হি আৰু নিৰ্মাতাৰ তালিকাত অন্তৰ্ভুক্ত সৌৰকোষ নিৰ্মাতাসকলৰ পৰা ক্ৰয় বৃদ্ধিৰ বাবে পৰ্যাপ্ত সময় লাভ কৰিব। সৌৰ সা সঁজুলি নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰ কৰি তোলা আৰু গোলকীয় সৌৰ উদ্যোগত অগ্ৰণী দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰতি চৰকাৰ বদ্ধপৰিকৰ বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে তেওঁৰ আনুষ্ঠানিক ইষ্টনীয়া ভ্ৰমণসূচীৰ সময়ত টালিনত ভাৰত ইষ্টনীয়া ব্যৱসায়িক মঞ্চত ভাষণ দি বাণিজ্য, বিনিয়োগ, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত গভীৰ সহযোগিতাৰ আহান জনায়। এই মঞ্চত দুয়োখন দেশৰ জ্যেষ্ঠ চৰকাৰী প্ৰতিনিধি, উদ্যোগপতি আৰু ব্যৱসায়িক প্ৰতিনিধি দলসমূহ একত্ৰিত কৰি দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতা শক্তিশালী কৰাৰ নতুন পথ অন্বেষণ কৰা হয়। ইষ্টনীয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মাৰ্গাছ চাহকনাই আদৰণি ভাষণেৰে এই মঞ্চৰ শুভাৰম্ভণি কৰে আৰু শ্ৰীগোৱেলে উদ্বোধনী ভাষণ দিয়ে। তেওঁৰ ভাষণত মন্ত্ৰীগৰাকীয়ে বিগত দুটা দশকত ভাৰতৰ উল্লেখযোগ্য অৰ্থনৈতিক পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতি হিচাপে ভাৰতৰ উত্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
1: ইণ্ডিয়ান ইকনমি মুভ ফ্ৰম আ ফ্ৰেজাইল ফাইভ ইকনমি 12 অৰ 13 ইয়াৰ্ছ এগো টু আমংষ্ট দ্য টপ ফাইভ অৰ ছিক্স ইকনমিজ ইন দ্য ৱৰ্ল্ড উই হেভ চিন ইণ্ডিয়া ষ্ট্ৰেংথেন ইটছ মাইক্ৰ' ইকনমিক ফাণ্ডামেণ্টেলছ স্পৰ্টিং ভেৰি ষ্ট্ৰং ইকনমিক ৰেচিঅ'জ উই হেভ ভেৰি ল' ইনফ্লেশ্যন উই হেভ ফৰ দ্য লাষ্ট ছেভৰেল ইয়াৰ্ছ বিন দ্য ফাষ্টেষ্ট গ্ৰ'য়িং লাৰ্জ ইকনমি আৰ বেংকিং ছিষ্টেম ইজ ৰোবাষ্ট প্ৰবলি উইথ নেট নন পাৰফৰ্মিং লোনছ এট আণ্ডাৰ 1% টুডে।
0: জম্মু আৰু কাশ্মীৰত প্ৰতিকূল বতৰৰ পূৰ্বানুমানৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে আজিৰে পৰা পেহেলগাম আৰু বালতাল পথেৰে পবিত্ৰ অমৰনাথজীৰ যাত্ৰা স্থগিত ৰখা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰিবলৈ অহা কেইদিনমান বেয়া বতৰৰ আগজাননী দিয়াৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি এগৰাকী বিষয়াই জানিবলৈ দিছে। তেওঁ জানিবলৈ দিয়ে যে পৰৱৰ্তী জাননী জাৰি নকৰালৈকে ভক্তসকলক বালতাল আৰু নুনৱান চন্দনবাৰী বেছ কেম্পৰ পৰা আগলৈ যোৱাৰ অনুমতি দিয়া নহ'ব। বতৰৰ পৰিস্থিতিৰ বিস্তৃত মূল্যায়নৰ অন্তত এই পথসমূহৰ নিৰাপদ ঘোষণা কৰাৰ পাছতহে যাত্ৰা পুনৰ আৰম্ভ হ'ব। উল্লেখযোগ্য যে বৰ্তমানলৈকে শ্ৰী অমৰনাথজীৰ পবিত্ৰ গুহাত 3,07,000 ভক্তই সেৱা জনাইছে। যোৱা 3 জুলাইৰ পৰা আৰম্ভ হোৱা এইবাৰৰ পবিত্ৰ অমৰনাথজীৰ যাত্ৰা 28 আগষ্টত অন্ত পৰিব। ইংলেণ্ডে যোৱা নিশা মিয়ামি ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত ফ্ৰান্সক 6-4 গ'লৰ ব্যৱধানত পৰাস্ত

0: কৰি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইংলেণ্ডে খেলৰ প্ৰথমাৰ্ধতে 4টা গ'ল দি শক্তিশালী স্থিতিত উপনীত হয়। ইংলেণ্ডৰ হৈ প্ৰথমাৰ্ধত ডেকলন ৰাইচ, এজৰি কোনচা আৰু বুকায়ু চাকাই গ'ল দিয়ে। ফ্ৰান্সে দ্বিতীয়াৰ্ধত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলায় আৰু কিলিয়ন বাপে দিয়া দুটা গ'লে দলত আশাৰ সঞ্চাৰ কৰে। ইয়াৰ পাছতে ইংলেণ্ডৰ বুকায়ু চাকাই পেনাল্টি গ'ললৈ ৰূপান্তৰ কৰি হেট্ৰিক অৰ্জন কৰে আৰু দলৰ জয় সুনিশ্চিত কৰে। ফ্ৰান্সৰ বাপে গোল্ডেন বুট লাভৰ দৌৰত সকলোতকৈ আগত আছে। আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিয়ে এতিয়ালৈকে 8টা গ'ল দিয়াৰ বিপৰীতে বাপে 10টা গ'ল দিছে। ইপিনে আজি নিশা নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ভাৰতৰ কাজলে হাংগেৰীৰ বুদাপেষ্টত অনুষ্ঠিত ৰেংকিং মল্লযুদ্ধৰ প্ৰতিযোগিতাৰ 75 কিলোগ্ৰাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰিছে। কাজলে কালি ফাইনেলত আমেৰিকাৰ ডায়মণ্ড প্ৰেচিয়াছ গিলফৰ্ডক পৰাভূত কৰি সোণৰ পদক হস্তগত কৰে। ইয়াকে লৈ প্ৰতিযোগিতাত ভাৰতে 3টা সোণৰ পদক অৰ্জন কৰে। ভাৰতে 53 আৰু 57 কিলোগ্ৰাম ওজন শাখাত 2টা ৰূপৰ পদকো লাভ কৰে। চৰকাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি এখন সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। ভাৰতৰ বাবে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা কেৱল মুখৰ কথাই নহয়, বৰং এই নীতিত দেশ অটল হৈ আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। বিজেপিয়ে চৰকাৰৰ ইথানল মিহলি কাৰ্যসূচীক দেশৰ বৃহৎ নীতিগত সাফল্যসমূহৰ অন্যতম বুলি অভিহিত কৰিছে আৰু ইংলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এতিয়া আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। প্ৰথমে শুনাবলৈ লৈছো চাৰু গোহাঁইৰ কণ্ঠৰ এই গীতটি।

সেয়া আছিল চাৰু গোহাঁইৰ আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো তৰালী শৰ্মাৰ কণ্ঠৰীতি গীতৰ কথাসুৰ দিগন্ত ভাৰতীৰ।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ লোপামুদ্ৰা নেওগ, গীতৰ কথা কাজল শৰ্মাৰ।

আধুনিক গীত শুনিছে লোপামুদ্ৰা নেওগৰ কণ্ঠত। এইবাৰৰ গীতটিৰ কথাসুৰ কাজল শৰ্মা।

ইমান পৰে আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথামেটিক্স আৰু ইংলিছ বিষয়লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেচন টেকনলজি বা ইনফৰ্মেশ্যন টেকনলজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৱেবছাইটটো পুনৰবাৰ কৈছো, indianairforce.nic.in। ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল শাখাৰ পদৰ সংখ্যা 323টা। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগতে অন্যান্য মানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেচন বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব নাইবা ইয়াৰ যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থী বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগতে অন্যান্য মানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITI চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। ৱেবছাইটটো পুনৰবাৰ কৈছো, ইণ্ডিয়ান

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সামাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। সীমা বিবাদৰ নামত বন ধবংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। আসন্ন বন্যপ্ৰাণী পৰ্যটন বৰ্ষৰ প্ৰস্তুতি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষণ তথা বহনক্ষম পৰ্যটনৰ সৰ্বাংগীন পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে কালি কহৰাস্থিত বন অভিৱৰ্তন কেন্দ্ৰত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। বনাঞ্চল দখলমুক্ত কৰা, ধবংসৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সংকল্পৰ কথা দোহাৰি শ্ৰীবৰুৱাই কয় যে চিৰাং ভূটান সীমান্তৰ বন ধবংসৰ বাতৰিৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে তীক্ষ্ণ নজৰ ৰাখিছে আৰু সংশ্লিষ্ট স্থানত বিষয়া নিয়োজিত কৰিছে। তেওঁ কয় যে বন বিভাগে বালি আৰু শিলগুটি পৰিবহণৰ বাবে ব্ৰাউন ট্ৰেঞ্জিট অনুজ্ঞাপত্ৰকে ধৰি পৰিবহণ অনুজ্ঞাপত্ৰ লাভ কৰাৰ বাবে অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এই ব্যৱস্থাৰ ফলত ৰাজহ সংগ্ৰহ বৃদ্ধি পাইছে আৰু মানৱীয় হস্তক্ষেপ হ্ৰাস পাইছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্যৱসায়ীসকল কোনো হাৰাশাস্তিৰ সন্মুখীন হলে হোৱাটছএপৰ জৰিয়তে জনোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি আন্তঃৰাজ্যিক চকীসমূহৰ স্বচ্ছতাৰ বাবে পৰ্যায়ক্ৰমে CCTV আৰু বডি কেমেৰাৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে পাৰিপাৰ্শ্বিক সুৰক্ষা অক্ষুণ্ণ ৰাখি দেশৰ অন্য বন্যপ্ৰাণী থলীৰ দৰে কাজিৰঙাতো পৰ্যটন আন্তঃগাঁথনি উন্নত কৰি ৰাজহ বৃদ্ধিৰ পোষকতা কৰে। ডিব্ৰুগড়ত শীঘ্ৰে এটা নতুন চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হ'ব। ভাৰতীয় চাহ পৰিষদৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যালয়ে ডিব্ৰুগড়ৰ অসম চাহ বজাৰ LLPক চৰকাৰীভাৱে চাহ নিলামৰ ব্যৱসায় চলাই নিবলৈ আনুষ্ঠানিক অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে। চাহ বিপণন নিয়ন্ত্ৰণ আদেশ 2012ৰ 12 নম্বৰ ধাৰাৰ অধীনত এই অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে। এই পদক্ষেপ ডিব্ৰুগড়ৰ চাহ অৰ্থনীতিৰ বাবে গুৰুত্বপূৰ্ণ সংযোজন হিচাপে গণ্য কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত ধেমাজিৰ চিমেন চাপৰিত কালি বীজ আৰু ৰোপণ সামগ্ৰীৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। কৃষকৰ উৎপাদন বৃদ্ধি আৰু মাহজাতীয় শস্যৰ ক্ষেত্ৰত স্বাৱলম্বিতা অৰ্জন কৰাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিভিন্ন প্ৰকল্পৰ অধীনত কৃষকসকলৰ মাজত উন্নতমানৰ বীজ বিতৰণ কৰা হয়। ইয়াৰ লগতে পথাৰতে কৃষি আৰু কৃষকৰ সমস্যা সমাধানৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে আগবঢ়োৱা উদ্ভিদ স্বাস্থ্য ক্লিনিক প্ৰদৰ্শন কৰি ইয়াৰ সেৱাসমূহৰ বিষয়ে কৃষকক অৱগত কৰোৱা হয়। কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱা, কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালকালয়ৰ সহযোগী সঞ্চালক ডঃ মৃণাল শইকীয়া, জোনাইৰ বিধায়ক ভুৱন পেগু, চিচিবৰ গাঁৱৰ বিধায়ক জীৱন গগৈ প্ৰমুখ্যে ভালেসংখ্যক লোক উপস্থিত থাকে। অহা 17 আগষ্টৰ পৰা নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত হ'বলগীয়া 30 সংখ্যক BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ শুভংকৰ আৰু শীৰ্ষ সংগীত কালি কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে। ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতিৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ ভাষণত কয় যে 17 বছৰৰ পাছত BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজন কৰাটো ভাৰতৰ বাবে এটা ঐতিহাসিক মুহূৰ্ত। এই প্ৰতিযোগিতাৰ আয়োজনে বেডমিণ্টন খেলত দেশৰ অগ্ৰগতিকে প্ৰতিফলিত কৰিছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। বেডমিণ্টনত ভাৰত সম্প্ৰতি বিশ্বৰ অন্যতম আগশাৰীৰ দেশ হিচাপে স্বীকৃতি লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰতিযোগিতাই অগণন যুৱক যুৱতীক এই খেলবিধৰ প্ৰতি অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত বিশ্বৰ ক্ৰীড়া ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ দিশত আগবাঢ়িছে। উল্লেখযোগ্য যে 2009 চনত হায়দৰাবাদত শেষবাৰৰ বাবে BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ আয়োজন কৰা হৈছিল। এইবাৰৰ প্ৰতিযোগিতাত 55খন দেশৰ 800ৰো অধিক খেলুৱৈয়ে অংশ ল'ব। অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ 20 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কালি পতাকা উত্তোলন, মুকলি সভা, গ্ৰন্থ উন্মোচন আৰু বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অৰূপ ৰাহৰ অধ্যক্ষতাত অনুষ্ঠিত মুকলি সভাত অসম প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া তথা বিশিষ্ট লেখক ধ্ৰুৱ হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শ্ৰীহাজৰিকাই প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উলিওৱা মুখপত্ৰ উন্মোচন কৰে। যোৰহাট জিলাত অনুষ্ঠিত আনন্দ চন্দ্ৰ বৰঠাকুৰ সোঁৱৰণী আন্তঃক্লাব টেবুল টেনিছ প্ৰতিযোগিতাৰ চূড়ান্ত খেল আৰু বঁটা বিতৰণী আজি অনুষ্ঠিত হ'ব। জিলা আয়ুক্ত জয় শিৱানীৰ উপস্থিতিত কালিৰ প্ৰতিযোগিতাখন আৰম্ভ হৈছিল। এইবাৰ এই প্ৰতিযোগিতাত 11টা দলৰ প্ৰায় 70গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: कैच द रेन, बारिश के पानी की एक एक बूंद को हमें बचाना है, तो मेरा खास आग्रह है वर्षा का बूंद बूंद पानी हम मिलकर के बचाएं।
3: जल है तो हम है, आइए घरों ऑफिसों में रेन वाटर हार्वेस्टिंग तकनीक अपनाएं, रिचार्ज पिट और शाफ्ट बनवाएं, अनुपयोगी बोरवेलों को ठीक करें, जलाशयों से गाद निकालें, अधिक से अधिक पेड़ लगाएं। इस बारिश आइए जुड़े कैच द रेन अभियान से।
4: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं मुकेश कुमार। संसद का मॉनसून सत्र कल से शुरू, दोनों सदनों के सुचारू संचालन के लिए सर्वदलीय बैठक आज। राष्ट्रीय परीक्षा एजेंसी का छात्रों और अभिभावकों को कड़ा निर्देश, फर्जी या एआई से बनी ओएमआर शीट जमा करने पर होगी कानूनी कार्रवाई। केंद्रीय माध्यमिक शिक्षा बोर्ड ने 10वीं कक्षा की दूसरी बोर्ड परीक्षा के परिणाम घोषित किए। खराब मौसम के कारण श्री अमरनाथ जी और माता वैष्णो देवी यात्रा अस्थायी रूप से स्थगित। और फीफा फुटबॉल विश्व कप फाइनल में आज अर्जेंटीना और स्पेन आमने सामने, इंग्लैंड ने फ्रांस को हराकर तीसरा स्थान प्राप्त किया। संसद के मॉनसून सत्र से पहले सरकार ने आज सर्वदलीय बैठक बुलाई है। बैठक में सरकार संसद के दोनों सदनों के सुचारू संचालन के लिए सभी राजनीतिक दलों से सहयोग के लिए चर्चा करेगी। मॉनसून सत्र कल से शुरू होकर 13 अगस्त तक चलेगा। सत्र के दौरान कई महत्वपूर्ण विधेयकों पर चर्चा और पारित होने की संभावना है। राष्ट्रीय परीक्षा एजेंसी एनटीए ने विद्यार्थियों और अभिभावकों को ऑप्टिकल अंक प्रमाणन पत्र ओएमआर शीट की जांच के लिए केवल असली शीट ही जमा करने का परामर्श दिया है। फर्जी या एआई से बनाई गई ओएमआर शीट देने पर कानूनी कार्रवाई हो सकती है, इसलिए विद्यार्थियों और अभिभावकों से अपील की गई है कि वे जांच के लिए केवल असली ओएमआर शीट ही जमा करें। परीक्षा एजेंसी के अनुसार हाल के दिनों में जांच के लिए भेजी गई कई ओएमआर शीट फर्जी पाई गई थी, इसलिए अब हर शिकायत और हर ओएमआर शीट की सावधानी से जांच की जा रही है। केंद्रीय माध्यमिक शिक्षा बोर्ड सीबीएसई ने 10वीं कक्षा की दूसरी बोर्ड परीक्षा का परिणाम घोषित कर दिया है। छात्र अपने नतीजे डिजी लॉकर के रिजल्ट पोर्टल पर देख सकते हैं। राष्ट्रीय शिक्षा नीति के अंतर्गत इस वर्ष पहली बार 10वीं कक्षा के लिए दो बोर्ड परीक्षाएं आयोजित की गई थीं। मुख्य परीक्षा 17 फरवरी से 11 मार्च तक और दूसरी बोर्ड परीक्षा 15 मई से 21 मई तक हुई थी। बोर्ड के अनुसार दोनों परीक्षाओं के संयुक्त परिणाम के आधार पर इस वर्ष कुल 96.78% विद्यार्थी सफल रहे। केंद्रीय वाणिज्य और उद्योग मंत्री पीयूष गोयल ने एस्टोनिया की राजधानी टालिन में भारत एस्टोनिया व्यापार मंच को संबोधित किया। उन्होंने दोनों देशों के बीच व्यापार, निवेश, नवाचार और प्रौद्योगिकी के क्षेत्र में सहयोग बढ़ाने पर जोर दिया। श्री पीयूष गोयल ने कहा कि पिछले दो दशक में भारत की अर्थव्यवस्था में तेज बदलाव आया है।
5: इंडियन इकोनॉमी, भारतीय अर्थव्यवस्था लगभग 13 साल पहले दुनिया की 5 कमजोर अर्थव्यवस्थाओं में से एक थी और अब ये दुनिया की 6 बड़ी अर्थव्यवस्थाओं में से एक बन गई है। हमने देखा है कि मजबूत आर्थिक संकेतकों के आधार पर देश की अर्थव्यवस्था मजबूत हुई है। हमारे यहाँ महंगाई दर बहुत कम है और पिछले कई सालों से हम दुनिया की सबसे तेजी से बढ़ने वाली अर्थव्यवस्था बन रहे हैं। हमारी बैंकिंग प्रणाली मजबूत है और नेट नॉन परफॉर्मिंग एसेट्स लगभग 1%
4: श्री गोयल ने कहा कि भारत का बढ़ता विनिर्माण क्षेत्र, मजबूत नवाचार व्यवस्था और आर्थिक सुधार दुनिया भर के निवेशकों और उद्यमियों के लिए नए अवसर प्रदान कर रहे हैं। जंजीबार के राष्ट्रपति और क्रांतिकारी परिषद के अध्यक्ष डॉक्टर हुसैन अली निम्वई भारत की चार दिन की आधिकारिक यात्रा पर हैं। आज वे नई दिल्ली में उपराष्ट्रपति सीपी राधाकृष्णन से मुलाकात करेंगे। इस दौरान दोनों नेता भारत तंजानिया संबंधों के सभी पहलुओं की समीक्षा करेंगे। डॉक्टर हुसैन अली विम्नई आज विदेश मंत्री डॉक्टर एस जयशंकर से मुलाकात करेंगे। विदेश मंत्रालय ने कहा है कि वैश्विक दक्षिण के साझेदार के रूप में भारत और तंजानिया के बीच विभिन्न क्षेत्रों में लंबे समय से घनिष्ठ मित्रता और सहयोग के संबंध हैं। पनामा के विदेश मंत्री हावियर एडवर्डो मार्टिनेज आचा वास्केज 5 दिन की भारत यात्रा पर आज नई दिल्ली पहुंचे। वे कल विदेश मंत्री सुब्रमण्यम जयशंकर और वाणिज्य तथा उद्योग मंत्री पीयूष गोयल से मुलाकात करेंगे। श्री वास्केज का बुधवार को नई दिल्ली में पत्तन पोत परिवहन और जलमार्ग मंत्री सर्बानंद सोनोवाल से भी मुलाकात का कार्यक्रम है। विदेश मंत्रालय ने कहा है कि भारत और पनामा साझा मूल्यों, आपसी हितों और सद्भावना पर आधारित संबंध साझा करते हैं। ये समाचार आकाशवाणी से प्रसारित किए जा रहे हैं। ताजा समाचार जानने के लिए आप हमारे न्यूज ऑन AIR मोबाइल ऐप और सोशल मीडिया हैंडल @AIR न्यूज हिंदी को फॉलो कर सकते हैं।
2: एक प्रकार से पीएम जय अब गरीबों की जय बन गई है।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া আগবঢ়াইছো আধুনিক গীত। প্ৰথমে শুনাবলৈ লৈছো ভূপেন হাজৰিকা আৰু সংগীতা কাকতিৰ কণ্ঠৰীতি গীত। গীতৰ কথাসুৰ ভূপেন হাজৰিকাৰ।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো সংগীতা কাকতিৰ কণ্ঠৰ আন এটি গীত, গীতৰ কথাসুৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ।

সেয়া আছিল সংগীতা কাকতি। শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ এয়া কুইন দাস গীতৰ কথা অভিজিত বৰ্মনৰ সুৰ অভিজিত বৰ্মনৰ।

0: কুইন দাসৰ কণ্ঠৰ এই গীতটিৰে সামৰা হ'ল আজিৰ আধুনিক গীতৰ অনুষ্ঠান। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতেই পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, নীতি আয়োগে প্ৰকাশ কৰা দেশৰ প্ৰথম বিনিয়োগ বান্ধৱ সূচাংকত পাহাৰীয়া আৰু উত্তৰ পূবৰ ভিতৰত সৰ্বাধিক অনুকূল ৰাজ্য হিচাপে অসমৰ স্থান লাভ, সীমা বিবাদৰ নামত বন ধবংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য, উদ্যোগ মন্ত্ৰী বিমল বৰাৰ নলবাৰী আৰু বজালি জিলাৰ বহুকেইটা উদ্যোগৰ কাম কাজ পৰিদৰ্শন, বেডমিণ্টনত ভাৰত সম্প্ৰতি বিশ্বৰ অন্যতম আগশাৰীৰ দেশ হিচাপে স্বীকৃতি লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীৰ বি ডব্লিউ এফ বেডমিণ্টন চেম্পিয়নশ্বিপৰ শুভংকৰ মুকলি অনুষ্ঠানত প্ৰকাশ, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা আৰু স্পেইন মুখামুখি। অসমে আন্তঃগাঁথনিৰ ব্যাপক উন্নয়নেৰে নীতি আয়োগে প্ৰকাশ কৰা দেশৰ প্ৰথম বিনিয়োগ বান্ধৱ সূচাংকত পাহাৰীয়া আৰু উত্তৰ পূবৰ ভিতৰত সৰ্বাধিক অনুকূল ৰাজ্য হিচাপে স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সুস্থিৰ উদ্যোগ অনুকূল নীতি, আইন শৃংখলা আৰু আন্তঃগাঁথনিৰ ব্যাপক উন্নয়নৰ সহায়ত অসমে নীতি আয়োগৰ বিনিয়োগ বান্ধৱ সূচাংকত অগ্ৰণী ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মদক্ষতা, চৰকাৰী নীতিৰ কাঠামো, পৰিৱেশ আৰু আইন শৃংখলাৰ অধ্যয়ন কৰি নীতি আয়োগে অসমক বিনিয়োগৰ অনুকূল স্থান হিচাপে চিনাক্ত কৰাটো উল্লেখযোগ্য দিশৰূপে পৰিগণিত হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শক্তিশালী চৰকাৰী নীতি অনুকূল প্ৰাতিষ্ঠানিক পৰিৱেশ, উন্নত আইন শৃংখলা, সংযোগৰ আন্তঃগাঁথনি বৃদ্ধি আৰু শিক্ষাখণ্ডৰ উন্নয়নে বিনিয়োগকাৰীৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলাত অৰিহণা যোগাইছে। সীমা বিবাদৰ নামত বন ধবংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। আসন্ন বন্যপ্ৰাণী পৰ্যটন বৰ্ষৰ প্ৰস্তুতি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষণ তথা বহনক্ষম পৰ্যটনৰ সৰ্বাংগীন পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে কালি কহৰাস্থিত বন অভিৱৰ্তন কেন্দ্ৰত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। বনাঞ্চল দখলমুক্ত কৰা আৰু ধবংসৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সংকল্পৰ কথা দোহাৰি শ্ৰীবৰুৱাই কয় যে চিৰাং ভূটান সীমান্তৰ বন ধবংসৰ বাতৰিৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে তীক্ষ্ণ নজৰ ৰাখিছে আৰু সংশ্লিষ্ট স্থানত বিষয়া নিয়োজিত কৰিছে। তেওঁ কয় যে বন বিভাগে বালি আৰু শিলগুটি পৰিবহণৰ বাবে ব্ৰাউন ট্ৰেঞ্জিট অনুজ্ঞাপত্ৰকে ধৰি পৰিবহণ অনুজ্ঞাপত্ৰ লাভ কৰাৰ বাবে অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এই ব্যৱস্থাৰ ফলত ৰাজহ সংগ্ৰহ বৃদ্ধি পাইছে আৰু মানৱীয় হস্তক্ষেপ হ্ৰাস পাইছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্যৱসায়ীসকল কোনো হাৰাশাস্তিৰ সন্মুখীন হলে হোৱাটছএপৰ জৰিয়তে জনোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি আন্তঃৰাজ্যিক চকীসমূহৰ স্বচ্ছতাৰ বাবে পৰ্যায়ক্ৰমে চিচিটিভি আৰু বডি কেমেৰাৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে পাৰিপাৰ্শ্বিক সুৰক্ষা অক্ষুণ্ণ ৰাখি দেশৰ অন্যান্য বন্যপ্ৰাণীথলীৰ দৰে কাজিৰঙাতো পৰ্যটন আন্তঃগাঁথনি উন্নত কৰি ৰাজহ বৃদ্ধিৰ পোষকতা কৰে। উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি নলবাৰী আৰু বজালি জিলাৰ বহুকেইটা উদ্যোগৰ কাম কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে টিহুৰ নাথকুছিত থকা নৰ্থ ইষ্ট মেগা ফুড পাৰ্ক পৰিদৰ্শন কৰি উদ্যোগসমূহৰ উৎপাদন ব্যৱস্থা, আন্তঃগাঁথনি আৰু সামগ্ৰিক কাৰ্যকলাপৰ বুজ লয়। শ্ৰীবৰাই তামোলৰ ঢকুৱাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী অষ্ট্ৰেলিয়া, কলম্বিয়াকে ধৰি বিভিন্ন দেশলৈ ৰপ্তানি কৰি সফলতা লাভ কৰা স্থানীয় উদ্যোগৰ শলাগ লয়। পৰিদৰ্শন কালত শ্ৰীবৰাই এই উদ্যোগসমূহৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে আৰু উদ্যোগ বিকাশৰ বাবে চৰকাৰৰ প্ৰয়োজনীয় সহযোগিতা অব্যাহত থাকিব বুলি আশ্বাস দিয়ে।
2: দেশৰ পাঁচখন আগশাৰীৰ ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত উদ্যোগীকৰণৰ দিশটোক যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু সেইবাবে কেনেধৰণে কি সম্ভাৱনা আমাৰ মাজত লুকাই আছে সেইসমূহ আমি অন্বেষণ কৰিব লাগিব। আমাৰ থলুৱাভাৱে এনে বহু ৰ মেটেৰিয়েলছ আছে, ইভিন সেই ৰ মেটেৰিয়েলছসমূহ পৃথিৱীৰ বিভিন্ন দেশলৈও ৰপ্তানি কৰা হৈছে। এই নাথকুছিত উৎপাদন কৰি তেওঁলোকে অষ্ট্ৰেলিয়ালৈ এক্সপৰ্ট কৰে, কলম্বিয়ালৈ এক্সপৰ্ট কৰে। তেখেতলোকে পৰিকল্পনা কৰিছে যে বিভিন্ন গাঁও অঞ্চলসমূহত সৰু সৰু প্ৰাইমেৰী প্ৰচেচিং চেণ্টাৰ যদি কৰে তেতিয়া মাৰ্কেট লিংকেজ তেওঁলোকে কৰিব পাৰে, তেনেকুৱা ধৰণৰ কথাও আছে। ডেফিনেটলি এখন বজাৰ যে আমাৰ হাতত আছে সেই কথাটো গম পোৱা যায় আৰু সেইকাৰণে আমাৰ এই উদ্যোগীকৰণৰ যাত্ৰাত আমি সকলকে অংশগ্রহণ করবর কারণে আহ্বান জানাইছো। আর ইয়ার কর্মসংস্থাপন সৃষ্টির সমান্তরালভাবে এটা কৃষি অর্থনীতি এটা ভাল ধরনের গড় লই উঠিব।
1: মন্ত্রীগৰাকীয়ে ইয়াৰ পূৰ্বে পাঠশালাৰ টিটকাৰ ঔদ্যোগিক পাম্প পৰিদৰ্শন কৰে। সাংবাদিকৰ আগত শ্ৰীবৰাই ঔদ্যোগিক ক্ষেত্ৰ আগবাঢ়িলেহে অৰ্থনৈতিকভাৱে ৰাজ্যখন আগবাঢ়িব পাৰিব বুলি উল্লেখ কৰে। তেওঁ যুৱক যুৱতীসকলক উদ্যোগ স্থাপনৰ বাবে আগবাঢ়ি আহিবলৈও আহ্বান জনায়। পৰিদৰ্শনকালত তেওঁ উদ্যোগসমূহৰ বিষয়াসকলৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰে। বিশেষকৈ পথ যোগাযোগ সম্পৰ্কীয় সমস্যাৰ দ্ৰুত সমাধানৰ বাবে তেওঁ সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে। ডিব্ৰুগড়ত শীঘ্ৰে এটা নতুন চাহ নিলাম কেন্দ্ৰ স্থাপন হ'ব। ভাৰতীয় চাহ পৰিষদৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যালয়ে ডিব্ৰুগড়ৰ অসম চাহ বজাৰ এল এল পিক চৰকাৰীভাৱে চাহ নিলামৰ ব্যৱসায় চলাই নিবলৈ আনুষ্ঠানিক অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে। চাহ বিপণন নিয়ন্ত্ৰণ আদেশ 2012 নম্বৰ ধাৰাৰ অধীনত এই অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে। এই পদক্ষেপক ডিব্ৰুগড়ৰ চাহ অৰ্থনীতিৰ বাবে গুৰুত্বপূৰ্ণ সংযোজন হিচাপে গণ্য কৰা হৈছে। 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ কালি ঘোষণা কৰা হয়। বিশিষ্ট পৰিচালক যদুমণি দত্তৰ জুই ফুলে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সাফল্যৰ বাবে চলচ্চিত্ৰখনৰ পৰিচালকসহ সকলো শিল্পী আৰু কলাকুশলীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে জুই ফুলৰ সফলতাই অসমৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলক ডাঙৰ সপোন দেখিবলৈ আৰু বিশ্ব দৰবাৰত অসমীয়া কাহিনী অধিক আত্মবিশ্বাসেৰে উপস্থাপন কৰিবলৈ অনুপ্ৰাণিত কৰিব। অসম আৰু নাগালেণ্ডৰ সীমা সমস্যাক লৈ নিৰ্মাণ কৰা জুই ফুলৰ চিত্ৰনাট্য নিজৰা ৰাজকুমাৰী আৰু সহপ্ৰযোজনা ৰীতা দত্ত আৰু নন্দিনী শৰ্মা দত্তৰ। 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত আদিত্য সুহাজ জাম্ভালৰ দ্বাৰা পৰিচালিত আৰ্টিকল 370 নামৰ ছবিখনে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে। ৰাজকুমাৰ ৰাও অভিনীত চলচ্চিত্ৰ শ্ৰীকান্তলৈ শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা আৰু কাৰ্তিক আৰিয়ান আৰু মামুটিলৈ যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হয়। আনহাতে য়ামি গৌতমে আৰ্টিকল 370ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। সুমীৰা ৰায়ে পৰিচালনা কৰা ভংগাৰলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰ বঁটা আগবঢ়োৱা হয়। শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰে মাৰাঠী ভাষাৰ ছবি হামছফৰে। আনহাতে ষ্টেচু অৱ ইউনিটি একতাকাৰ প্ৰতীক নামৰ ছবিখনৰ বাবে আনন্দ এল ৰায়ক শ্ৰেষ্ঠ পৰিচালকৰ বঁটা আগবঢ়োৱা হয়। পৰত 41 ডিগ্ৰী ছায়া মকবৰ নামৰ তথ্যচিত্ৰখনৰ সংগীত পৰিচালনাৰ বাবে শিৱপাল সিং কাঙক শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা প্ৰদান কৰা হয়। আনহাতে সঞ্জীৱ শ্ৰীবাস্তৱলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা আগবঢ়োৱা হয়। অহা 17 আগষ্টৰ পৰা নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত হ'বলগীয়া 30 সংখ্যক BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ শুভংকৰ আৰু শীৰ্ষ সংগীত কালি কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে। ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতিৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ ভাষণত কয় যে 17 বছৰৰ পাছত BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজন কৰাটো ভাৰতৰ বাবে এটা ঐতিহাসিক মুহূৰ্ত। এই প্ৰতিযোগিতাৰ আয়োজনে বেডমিণ্টন খেলত দেশৰ অগ্ৰগতিকে প্ৰতিফলিত কৰিছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। বেডমিণ্টনত ভাৰত সম্প্ৰতি বিশ্বৰ অন্যতম আগশাৰীৰ দেশ হিচাপে স্বীকৃতি লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰতিযোগিতাই অগণন যুৱক যুৱতীক এই খেলবিধৰ প্ৰতি অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে।
3: As we begin the final 30-day countdown to the BWF World Championship New Delhi 2026, we celebrate much more than the return of the World Championship to India after 17 years. In recent years, Indian badminton has celebrated several historic milestones, from becoming World Champions and Thomas Cup winners to winning our first ever medal at the BWF World Junior Championship. At the same time, India has emerged as one of the badminton's most trusted hosts. After successfully hosting the BWF World Junior Championship in 2025, we now proudly welcome the BWF World Championship in 2026.
1: অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয়

0: মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত বিশ্বৰ ক্ৰীড়া ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ দিশত আগবাঢ়িছে। উল্লেখযোগ্য যে 2009 চনত হায়দৰাবাদত শেষবাৰৰ বাবে BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ আয়োজন কৰা হৈছিল। এইবাৰৰ প্ৰতিযোগিতাত 55খন দেশৰ 800ৰো অধিক খেলুৱৈয়ে অংশ ল'ব। এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন নীতি ৰূপায়ণ কৰিবলৈ বিজেপি বদ্ধপৰিকৰ বুলি বিজেপি নেত্ৰী সুস্মিতা দেৱে মন্তব্য কৰিছে। পশ্চিমবংগৰ পৰা ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ পাছত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত নেত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমতী দেৱে কয় যে যুটীয়া সংসদীয় কমিটীয়ে এবছৰৰো অধিক সময় ধৰি এখন ৰাষ্ট্ৰ এটা নিৰ্বাচনৰ বিষয়টো লৈ আলোচনা কৰি আছে আৰু সকলো মতামত বিবেচনা কৰি এই নীতি ৰূপায়ণ কৰা হ'ব। তেওঁ লগতে অসমৰ সন্তান হোৱা স্বত্তেও পশ্চিমবংগৰ সেৱা কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে বিজেপিৰ পশ্চিমবংগ আৰু কেন্দ্ৰীয় নেতৃবৰ্গৰ শলাগ লয়। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। নিউয়ৰ্কৰ নিউজাৰ্চিত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ইংলেণ্ডে যোৱা নিশা মিয়ামি ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত ফ্ৰান্সক 6-4 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইংলেণ্ডে খেলৰ প্ৰথমাৰ্ধতে 4টা গ'ল দি শক্তিশালী স্থিতিত উপনীত হয়। ইংলেণ্ডৰ হৈ প্ৰথমাৰ্ধত ডেকলন ৰাইচ, এজৰি কোনচা আৰু বুকায়ু চাকাই গ'ল দিয়ে। ফ্ৰান্সে দ্বিতীয়াৰ্ধত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলায় আৰু কিলিয়ন বাপে দিয়া 2টা গ'লে দলত আশাৰ সঞ্চাৰ কৰে। ইয়াৰ পাছতে ইংলেণ্ডৰ বুকায়ু চাকাই পেনাল্টি গ'ললৈ ৰূপান্তৰ কৰি হেট্ৰিক অৰ্জন কৰে আৰু দলৰ জয় সুনিশ্চিত কৰে। ফ্ৰান্সৰ বাপে গোল্ডেন বুট লাভৰ দৌৰত সকলোতকৈ আগত আছে। আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিয়ে এতিয়ালৈকে 8টা গ'ল দিয়াৰ বিপৰীতে বাপে 10টা গ'ল দিছে। অহা 23 জুলাইৰ পৰা গ্লাছগ'ত হ'বলগীয়া কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত অলিম্পিক পদক বিজয়ী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁয়ে ভাৰতীয় দলৰ বেতন কঢ়িয়াব। আন এগৰাকী অলিম্পিক পদকজয়ী খেলুৱৈ মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুৱে ভাৰতৰ পতাকা বহন কৰিব। ভাৰতীয় অলিম্পিক সন্থাই কালি এই কথা নিশ্চিত কৰিছে। ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পিটি উষাই লাভলীনা আৰু মীৰাবাইৰ লগতে দলৰ সকলো সদস্যক শুভেচ্ছা জনাই খেলুৱৈ দুগৰাকীয়ে এই দায়িত্ব লাভ কৰাটো অতি সন্মান আৰু গৌৰৱৰ কথা বুলি উল্লেখ কৰে। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: কালি ঘোষিত 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত যদুমণি দত্তৰ জুইফুললৈ শ্ৰেষ্ঠ অসমীয়া কথাছবিৰ ৰজত কমল সন্মান, ইতিহাস ৰচনা কৰি বিক্ৰম 1 ৰকেটৰ সফল উৎক্ষেপণ, সমাজকৰ্মী সোণম ৱাংচুকক চিকিৎসালয়ত ভৰ্তি আৰু বিশ্বকাপ ফুটবলৰ ফাইনেলৰ বিভিন্ন বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত যদুমণি দত্তৰ জুইফুলে শ্ৰেষ্ঠ অসমীয়া কথাছবিৰ ৰজত কমল সন্মান লাভ কৰাৰ এটা বাতৰি, যদুমণি দত্তৰ জুইফুললৈ শ্ৰেষ্ঠ অসমীয়া পূৰ্ণ দৈৰ্ঘ্যৰ ছবিৰ বঁটা শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক জনমভূমিসহ প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দেশৰ মহাকাশ গৱেষণাক নতুন মাত্ৰা দি কালি দেশৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ ৰকেট সফলভাৱে উৎক্ষেপণ কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথমটো বেচৰকাৰী অৰ্বিটেল ৰকেট বিক্ৰম 1ৰ সফল উৎক্ষেপণ শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰি অসমীয়া খবৰ, দৈনিক অসম, দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে আজি নিশা হ'বলগীয়া বিশ্বকাপ ফুটবলৰ ফাইনেলৰ বাতৰি আজি মাৰ্কিন ভূমিত বিশ্বকাপ ফুটবলৰ মহাৰণ শিৰোনামেৰে প্ৰকাশ কৰিছে। কাকতখনে লগতে গ্লাছগ'ত হ'বলগীয়া কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত অলিম্পিক পদক বিজয়ী অসমৰ লাভলীনা বৰগোহাঁয়ে ভাৰতীয় দলৰ বেতন কঢ়িয়াব বুলি এটা বাতৰি আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। বিশ্বকাপ ফুটবলৰ বাতৰি দৈনিক অগ্ৰদূত আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় চিকিৎসা পৰিষদে অসমৰ বাবে 1,875খন MBBS আসনত অনুমোদন জনোৱাৰ বাতৰি দ্য চেণ্টিনেল কাকতে NMC এপ্ৰুভছ 1875 MBBS ছিটছ ফৰ আছাম শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে নতুন দিল্লীৰ যন্তৰ মন্তৰত অনশন কৰি থকা সমাজকৰ্মী সোণম ৱাংচুকক চিকিৎসালয়ত ভৰ্তি কৰাৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া আমি বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ধাৰেকণীৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। নীতি আয়োগে প্ৰকাশ কৰা দেশৰ প্ৰথম বিনিয়োগ বান্ধৱ সূচাংকত পাহাৰীয়া আৰু উত্তৰ

পূৰ্বৰ ভিতৰত সৰ্বাধিক অনুকূল ৰাজ্য হিচাপে অসমৰ স্থান লাভ, সীমা বিবাদৰ নামত বন ধ্বংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য, উদ্যোগ মন্ত্ৰী বিমল বৰাৰ নলবাৰী আৰু বজালী জিলাৰ বহুকেইটা উদ্যোগৰ কাম কাজ পৰিদৰ্শন, বেডমিণ্টনত ভাৰত সম্প্ৰতি বিশ্বৰ অন্যতম আগশাৰী দেশ হিচাপে স্বীকৃতি লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীৰ বি ডব্লিউ এফ বেডমিণ্টন চেম্পিয়নশ্বিপৰ শুভংকৰ মুকলি অনুষ্ঠানত প্ৰকাশ, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা আৰু স্পেইন মুখামুখি। পুৱাৰ বাতৰি ইমানতে অন্ত পৰিল। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো ৰূপালী ঢৌ। প্ৰথমে এয়া দাবাং ছবিখনৰ এটি গীত, সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠত, সংগীত পৰিচালনা সাজিদ ৱাজিদৰ।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো দীনবন্ধু ছবিখনৰ এটি গীত অনিন্দিতা পালৰ কণ্ঠত। গীতৰ কথা ভৱেন্দ্ৰনাথ শইকীয়াৰ, সংগীত পৰিচালনা জুবিন গাৰ্গৰ।

ৰূপালী থৌ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো গুলজাৰৰ গীতৰ কথা আৰু এ আৰ ৰহমানৰ সংগীতেৰে সজোৱা শ্ৰেয়া ঘোষাল আৰু উদয় মজুমদাৰৰ কণ্ঠত গুৰু ছবিখনৰ এই গীতটি।

শ্ৰোতাসকলে ৰূপালী ৰহ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ চয়নিকা ভূঞাৰ কণ্ঠত জেতুকা পাতৰ দৰে ছবিখনৰ গীতৰ কথা আৰু সংগীত পলাশ গগৈৰ।

শ্ৰোতাসকলে ৰূপালী ধু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এবাৰ জবুইমিত ছবিখনৰ এটি গীত শ্ৰেয়া ঘোষালৰ কণ্ঠত, গীতৰ কথা ইৰ্ছাদ কামিলৰ, সংগীত পৰিচালনা প্ৰীতমৰ।

ৰূপালী থকা অনুষ্ঠানৰ শেষত এইবাৰ শুনাবলৈ লৈছো আলকায়াগ্নি কবিতা কৃষ্ণমূৰ্তি আৰু বাবুল সুখমিন্দৰ কণ্ঠত জিনা শ্বৰীফ মেৰিলিয়ে ছবিখনৰ এই গীতটি।

রূপালী ঢৌ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পুৱা 9:45 গৈছে। সময় হল আমাৰ প্ৰথম অধিবেশন সামৰাৰ। দ্বিতীয় অধিবেশন মুকলি কৰা হ'ব দিনৰ 11:00। শ্ৰোতাসকল, আপোনালোকৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে এতিয়ালৈ মই ৰুলিমণি শইকীয়াই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। নমস্কাৰ।

0: নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া ডিউটি ৰুমত আছে মঞ্জুয় শৰ্মা পাটগিৰি, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, হৰমোহন বৰ্মন, আয়ুষ্মান জেচি, ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন, মিতুল গগৈ। কণ্টেক্ট পাছতেই 11 বজাত পোষ্টবক্স নম্বৰ 111 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব আৰু 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।
1: नमस्कार, पोस्ट बॉक्स नंबर 111 में मैं नीलम मलकानी आप सभी का स्वागत करती हूं। साथियों, जैसा कि हम जानते ही हैं, हमारा ये कार्यक्रम माननीय प्रधानमंत्री जी के मन की बात का विस्तार है। प्रधानमंत्री जी जिन विषयों का उल्लेख करते हैं

নমস্কাৰ সমূহ শ্ৰোতাকে, প্ৰীতিভৰা সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে মিডিয়াম এফৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে আজি ষ্টুডিঅ'ত উপস্থিত আছো মই দিব্যজ্যোতি কলিতা।

প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত জনোৱা হওক কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। 5:55 নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ অনুষ্ঠান। 6:10 আগবঢ়োৱা হ'ব গীতেৰে কথাৰে অনুষ্ঠানটি। অনুষ্ঠানটি যুগুতাই আগবঢ়াব শ্ৰুতি ডেকাই। অনুষ্ঠানৰ পৰৱৰ্তী সংখ্যা শুনিবলৈ পাব 6:30।

7:20 আগবঢ়া হ'ব হিপ হিপ হুৰে। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয় গুৱাহাটীৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বাৰেৰহণীয়া অনুষ্ঠান। অনুষ্ঠানটি যুগুতাই আগবঢ়াব কৰিশ্মা পূজাৰী আৰু পম্পী বৈশ্যই। 8:00 মোৰ অনুভৱৰ গীত। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আৰম্ভ কৰিছোঁ গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে আজলি নবৌ প্ৰথম ৰাগিনী, পাহাৰী কন্যা, পিতা পুত্ৰ আৰু সোণমইনা চিনেমাকেইখনৰ কেইটিমান গীতেৰে। প্ৰথমে আগবঢ়াইছোঁ পাহাৰী কন্যা চিনেমাখনৰ পৰা এই সুমধুৰ গীতটি।

সমৰ হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, শিল্পীৰ কণ্ঠত এইবাৰ শুনক পাহাৰী কন্যা চিনেমাখনৰ পৰাই অন্য এটি গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। অনুষ্ঠানত এইবাৰ এয়া ৰঞ্জন ফুকন, চিনেমা আজলি নবৌ।

ইমানপৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰতীয় বায়ুসেনা বাহিনী অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয়লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। আকৌ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল, পদৰ সংখ্যা 323, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয়লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3, পদৰ সংখ্যা 6,238, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITI চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। আকৌ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: times. Messi's team will be looking to become the first team to successfully defend the FIFA World Cup title after Brazil in 1958 and 1962. And with that, we end this news bulletin.
1: বাতৰি পাছতেই পুনৰ উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এভ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আগবঢ়াইছো গীতেৰে কথাৰে। অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে শ্ৰুতি ডেকাই।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱবাণীৰ দ্বাৰা প্ৰচাৰিত এক বিশেষ অনুষ্ঠান গীতেৰে কথাৰে। এই অনুষ্ঠানটিত আমি আমাৰ চৌপাশে থকা ব্যক্তিসকলৰ সৈতে কিছু কথা বতৰা পাতোঁ, তেওঁলোকৰ মনৰ কিছু অনুভৱ আমি জানিবলৈ চেষ্টা কৰোঁ আৰু তেওঁলোকৰ অনুৰোধৰ গীতবোৰ আপোনালোককো শুনাবলৈ চেষ্টা কৰোঁ। প্ৰিয় শ্ৰোতা, এই গীতেৰে কথাৰে অনুষ্ঠানটিৰ আজিৰ খণ্ডটিলৈ আপোনালোকক স্বাগতম।
3: হয় নমস্কাৰ, আমাৰ গীতেৰে কথাৰে অনুষ্ঠানটিলৈ আপোনাক স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
4: হয় নমস্কাৰ, মোৰ নাম শ্ৰী মাধৱ বৰুৱা, মই দৰঙচি বাজাৰৰ পৰা কৈ আছোঁ।
3: হয়, আপুনি ইয়াতে কি কৰে?
4: মই ইয়াতে মানে প্ৰাইভেট জব কৰোঁ।
3: আমাৰ এই অনুষ্ঠানটোত আজি মই বিষয়বস্তু হিচাপে বাছনি কৰিছোঁ বৰষুণ আৰু শৈশৱ। বৰষুণৰ সৈতে শৈশৱৰ কিবা স্মৃতি আছে আমাৰ সৈতে যদি প্ৰকাশ কৰিব বিচাৰে তেতিয়াহ'লে কি ক'ব?
4: হয়, বৰষুণৰ শৈশৱৰ কথা ক'লেতো বহুতে ক'ব পাৰি। তথাপিতো আমি গাঁৱতে ডাঙৰ হোৱা, গাঁৱৰ ল'ৰা, তথাপিতো মানে কি হয়, বৰষুণ দিলে আমি সৰুতে খেল ধেমালি কৰা, যেনে ধৰা মানে নাও খেল বা বৰষুণত তিতিব মন, এইবিলাক মানে বহুত কিবা কিবি আৰু শৈশৱৰ ইচ্ছা মন। হয়
3: হয়, আমাৰ এই অনুষ্ঠানটিত আমি শ্ৰোতাৰ অনুৰোধৰ গীত শুনাবলৈ চেষ্টা কৰোঁ। আপুনি কাৰ গীত শুনিব বিচাৰিব?
4: এতিয়া তেনেকৈ ক'লে মইতো জুবিন দাৰ গান এটা শুনিব বিচাৰোঁ, যিকোনো আপুনি দিলে হয়।
3: ঠিক আছে, ধন্যবাদ।

0: হয়, নমস্কাৰ। আমাৰ গীতাৰ কথাৰ অনুষ্ঠানটোলৈ আপোনাক স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
1: নমস্কাৰ, মোৰ নাম শ্ৰী যোগেশ দাস। মই ইয়াতে গুৱাহাটীৰ বেলতলাত মোৰ এখন সৰু দোকান আছে আৰু সেইটোৱে কৰি মই চলি আছোঁ।
0: হয়, আমাৰ গীতাৰে কথাৰে অনুষ্ঠানটিত আজি মই বিষয় হিচাপে বাছনি কৰি লৈছোঁ বৰষুণ আৰু শৈশৱৰ স্মৃতি। আপোনাৰ কিবা শৈশৱৰ স্মৃতি আমাৰ সৈতে যদি ভগাই ল'ব বিচাৰে তেতিয়াহ'লে অকণমান জানিব বিচাৰিম।
1: সৰুতেতো গাঁৱত আছিলোঁ যেতিয়া, তেতিয়াতো তোমাৰ ধৰা সৰুতে কি আৰু, বৰষুণ দিলে আমাৰ ভাল লাগে, স্কুলত যাব নালাগে আৰু ঘূৰি ফুৰোঁ, এনে চাৰিওপিনে ঘূৰি ফুৰোঁ, বিভিন্ন খেল খেলোঁ, তেনেকৈ শৈশৱটো পালন কৰা হৈছে। আৰু বৰষুণ দিলে ঘৰত খুব ধুনীয়াকৈ আমি থাকি চাহ খাওঁ, পকৰি খাওঁ আৰু খুব ধুনীয়াকৈ থাকোঁ। শৈশৱটো বৰ ধুনীয়া আচলতে, বৰষুণত তিতি পুৰহি আমি বহু দূৰ বহু ঠাই আমি ওলাই যাওঁ, তাৰপৰা ঘৰ আহোঁতে আহোঁতে বহুত দেৰি হৈ যায়, তেনেকুৱা ঘটনা কিছুমান ঘটিছে।
0: হয়, আমাৰ এই অনুষ্ঠানটিত আমি শ্ৰোতাৰ অনুৰোধৰ গীত শুনাবলৈ চেষ্টা কৰোঁ। আপুনি কাৰ গীত শুনিব বিচাৰিব?
1: আমিতো আৰু জুবিন গাৰ্গৰ গীতবোৰ শুনিয়ে ভাল পাওঁ, আগৰ পৰাই ভাল পাওঁ, এতিয়াও ভাল পাওঁ। জুবিন গাৰ্গৰে বৰষুণৰ লগত জড়িত বহুতকেইটা গান আছে, যিকোনো এটি গান বজাই দিলে ভাল পাম আৰু।
0: ঠিক আছে, ধন্যবাদ।
1: ধন্যবাদ।

0: अम विजित्यम। अद्य रात्रौ फीफा विश्वकप अंतिम स्पर्धायाः कृते अर्जेंटीना स्पेन देशौ सज्जौ स्तः इति वार्ताः।
1: বাতৰি পাছতেই পুনৰ উভতি আহিছো যুৱবাণী অনুষ্ঠানৰ মাজলৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, এবাৰ আগবঢ়াইছো গীতেৰে কথাৰে অনুষ্ঠানৰ পৰৱৰ্তী অংশ।
2: প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে অনুষ্ঠানটিৰ দ্বিতীয় দিখণ্ডলৈ স্বাগতম।
3: নমস্কাৰ, আমাৰ গীতেৰে কথাৰে অনুষ্ঠানটিলৈ আপোনাক স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
4: নমস্কাৰ, মোৰ নাম জোনালী দত্ত। মোৰ ঘৰ পাঠশালাত, কিন্তু মই বৰ্তমান গুৱাহাটীত পঢ়ি আছোঁ। বিবৰুৱা কলেজত মই হায়াৰ ছেকেণ্ডেৰী অধ্যয়নৰত।
3: আমাৰ এই অনুষ্ঠানটোত আজি মই বিষয়বস্তু হিচাপে বাছনি কৰিছোঁ বৰষুণ আৰু শৈশৱ। বৰষুণৰ সৈতে শৈশৱৰ কিবা স্মৃতি আমাৰ সৈতে যদি প্ৰকাশ কৰিব বিচাৰে তেতিয়াহ'লে কি ক'ব?
4: হয়, আমাৰ শৈশৱৰ লগত বৰষুণৰ স্মৃতিৰ ভালেখিনিয়ে আছে। প্ৰথমে ক'ব লাগিব, আমি যেতিয়া নিচেই সৰু আছিলোঁ তেতিয়া বৰষুণ দিলেই বানপানী উঠে আৰু সেয়াই আমাৰ বাহানা হয়, সেয়াই আমাৰ ফূৰ্তিৰ বিষয়, কিয়নো আমি স্কুললৈ যাবলৈ নালাগে। আৰু লগালগ আমি এখন এখিলা পাত উলিয়াই তাতে নাও সাজি পানীত উটুৱাই দি খুব মজা পাইছিলোঁ। সেয়া আমাৰ খুব মধুৰ স্মৃতি। তাৰপিছত লাহেকৈ ডাঙৰ হৈ অহাত এতিয়াও মনত পৰে, আমি প্ৰায় ঘৰলৈ খোজকাঢ়িয়ে গৈছিলোঁ আৰু খোজকাঢ়ি যাওঁতে যেতিয়া বৰষুণত তিতিছিলোঁ আমাৰ খুব উচপিচাই থাকে, কিয়নো বৰষুণত ভিজো, কিতাপবোৰ নষ্ট হৈ যায়, গধুৰ হৈ যায় বেগটো, ড্ৰেছযোৰ ভিজি যায়, আকৌ সেয়া শুকুৱাবলৈ অসুবিধা হয়। তেনেধৰণৰ বহুত স্মৃতি আছে। এতিয়াতো বহুত সুবিধা হ'ল, গাড়ী মটৰেৰে আমি যাব পাৰোঁ। সেয়াই
3: হয় আমাৰ এই অনুষ্ঠানটিত আমি শ্ৰোতাৰ অনুৰোধৰ গীত শুনাবলৈ চেষ্টা কৰোঁ। আপুনি কাৰ গীত শুনিব বিচাৰিব?
4: হয়, বৰষুণৰ সৈতে জড়িত হৈ থকা আৰু মোৰ শৈশৱৰ সৈতে প্ৰায় ৰিলেভেণ্ট এটা গানৰ কথা ক'বলৈ গ'লে কেশৱ মহন্তৰ ৰচনাৰ বৰষুণৰ বতৰত মইনা নুঠে মটৰত, সেই গীতটি শুনিবলৈ পালে ভাল পাম। আৰু সেই গীতটি শুনিলেই মই মোৰ শৈশৱক সজীৱ কৰাও হ'ব। সেয়াই।

0: আপোনাক আকাশবাণী গুৱাহাটীৰ গীতেৰে কথাৰ অনুষ্ঠানটিলৈ স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
1: নমস্কাৰ, মোৰ নাম শ্ৰী চন্দন ডেকা, মই গুৱাহাটীতে থাকোঁ।
0: হয়, আমাৰ গীতেৰে কথাৰে অনুষ্ঠানটিত আজি মই বিষয় হিচাপে বাছনি কৰি লৈছোঁ বৰষুণ আৰু শৈশৱৰ স্মৃতি। আপোনাৰ কিবা শৈশৱৰ স্মৃতি আমাৰ সৈতে যদি ভগাই ল'ব বিচাৰে তেতিয়াহ'লে অকণমান জানিব বিচাৰিম।
1: এটা নহয়, বহুকেইটা স্মৃতি আছে। সৰুতে বৰষুণৰ লগত ভালেখিনি স্মৃতি জড়িত হৈ থাকে। সৰুতে বৰষুণৰ দিনকেইটা আচলতে আমি সৰুতে যেনেকৈ বাকীবিলাকৰ হয় তেনেকুৱা আমি বৰষুণ দিনত খুব যদি মই মনত পেলাই কওঁ, আমি কাগজৰ নাও বনাইছিলোঁ। এনেকৈ ঘৰৰ কাষে এটা এনেকুৱা এটা ড্ৰেইন টাইপ আছিল সৰু, তাত আমি কাগজৰ নাও লিখিছিলোঁ, খুব ফূৰ্তি পাইছিলোঁ। আৰু বৰষুণ যেতিয়া শেষ হৈ যায় তেতিয়া আমি ইফালে ইফালে ঘূৰি ফুৰোঁ, বোকা খচত বোকা খচতে আমি ঘূৰি ফুৰোঁ। এতিয়া বাৰু ইয়াত তেনেকুৱা সেই পৰিৱেশটো নাই। সেইটো আৰু স্কুলত থাকোঁতে আমি স্কুলত পাঠদানৰ সময়ত বৰষুণ দিলে আমি খিৰিকীৰ বাহিৰলৈ চাই থাকোঁ, সেইবিলাক কথা এতিয়া মনত হয়। স্কুলৰ পৰা টিচাৰক গালিও খাইছিলোঁ, গালি খালেও সুখী আৰু এতিয়া দিনবোৰ মনত কৰি ভাল লাগে।
0: হয়, খুব ভাল লাগিলে জানিব পাৰি। এই অনুষ্ঠানটিত আমি শ্ৰোতাৰ অনুৰোধৰ গীত শুনাবলৈ চেষ্টা কৰোঁ, আপুনি কাৰ গীত শুনিব বিচাৰিব?
1: কাৰ গীত বুলি ক'লে আচলতে বৰষুণৰ সৈতে জড়িত গান যদি আপুনি সুধিছে তেতিয়াহ'লে প্ৰায় শুনা গান মঞ্জুস্ৰা বাইদেউৰ গীতটো শুনা দিব পাৰে।
0: ঠিক আছে, আপোনাক বহুত বহুত ধন্যবাদ।

0: গীতেৰে কথাৰে অনুষ্ঠানটি শুনিলে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
0: প্ৰিয় শ্ৰোতা, খন্তেক পাছতে সন্ধিয়া আঞ্চলিক বাতৰি আৰু তাৰ পাছত ক্ৰমে হিন্দী, ইংৰাজী আৰু অসমীয়াত বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হল কাইলৈৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন সংসদ ভৱনত আজি সৰ্বদলীয় বৈঠক ৰাজ্যপাল

0: লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভট্টদেৱ বিশ্ববিদ্যালয় কোৰ্টৰ সদস্য হিচাপে চাৰিগৰাকী বিশিষ্ট ব্যক্তিক মনোনয়ন। নেৰানেপেৰা বৰষুণৰ ফলত উজনিৰ কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত, মাজুলীলৈ ৰোপেক্স ফেৰী সেৱা বন্ধ, সীমা বিবাদৰ নামত বন ধবংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। কাইলৈ আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংসদ ভৱন চৌহদত আজি চৰকাৰৰ আহান মৰ্মে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আৰু ৰাজ্যসভাৰ নেতা জে পি নাড্ডাই অংশগ্ৰহণ কৰে। বৈঠকৰ পাছত শ্ৰীৰিজিজুৱে অধিৱেশনৰ কাম কাজ সুকলমে পৰিচালনাৰ বাবে আৰু এই সময়ছোৱাত গঠনমূলক আলোচনা অনুষ্ঠিত কৰিবলৈ সকলোকে সহযোগিতা আগবঢ়াবৰ বাবে আহান জনায়। ইয়াৰ আগেয়ে আজি বৈঠক আৰম্ভ হোৱাৰ পাছতে বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ প্ৰতিবাদ সাব্যস্ত কৰি বৈঠক ত্যাগ কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই কয় যে কংগ্ৰেছ, ডি এম কে, জে এম এম, তৃণমূল কংগ্ৰেছ আৰু আম আদমি পাৰ্টীকে ধৰি বিৰোধী পক্ষৰ আটাইকেইটা দলে প্ৰতিবাদ কৰি বৈঠকৰ পৰা ওলাই আহিছে। তেওঁ লগতে বৈঠকত উপস্থিত থকা এন চি পি আই কোনো স্বীকৃতিপ্ৰাপ্ত সংসদীয় দল নহয় বুলি অভিযোগ তোলে। অৱশ্যে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশ, চি পি আই এমৰ নেতা জন ব্ৰিট্ৰাছ, জে এ এ এমৰ মহুৱা মাঝি আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই পুনৰ বৈঠকত ভাগ লয়। সংসদৰ বৰ্ষাকালীন অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব। আজিৰ বৈঠকত চৰকাৰে সদন নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ৰাজনৈতিক দলৰ ওচৰত সহযোগিতা বিচাৰে। কাইলৈ আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ 13 আগষ্টত সামৰণি পৰিব। ৰাজ্যপাল তথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই বিশ্ববিদ্যালয় আইন 2017ৰ 23(1)(খ) ধাৰাৰ অধীনত বিশ্ববিদ্যালয় কোৰ্টৰ সদস্য হিচাপে চাৰিগৰাকী বিশিষ্ট ব্যক্তিক মনোনীত কৰিছে। ৰাজ্যপালৰ সচিবালয়ে জাৰি কৰা জাননী অনুসৰি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ অধীনৰ চি চি আৰ এ এছৰ আঞ্চলিক আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান গেংটকৰ সহকাৰী সঞ্চালক তথা বিজ্ঞানী ডঃ শ্ৰীপ্ৰকাশ আৰু কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ দেৱজিৎ শৰ্মাক সদস্য হিচাপে মনোনীত কৰা হৈছে। একেদৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মা আৰু বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ডঃ প্ৰভা কুমাৰী দেৱীকো সদস্য হিচাপে মনোনীত কৰা হৈছে। জাননীত উল্লেখ কৰা মতে মনোনীত সদস্যসকলে বিশ্ববিদ্যালয় আইনৰ ধাৰা অনুসৰি 3 বছৰৰ বাবে দায়িত্ব পালন কৰিব। ভট্টদেৱ বিশ্ববিদ্যালয় কোৰ্ট হৈছে বিশ্ববিদ্যালয়খনৰ গুৰুত্বপূৰ্ণ নীতি নিৰ্ধাৰণকাৰী সংস্থা। এই নতুন মনোনয়নে বিশ্ববিদ্যালয়খনৰ বিদ্যায়তনিক, গৱেষণা আৰু প্ৰশাসনিক ক্ষেত্ৰত অধিক দক্ষতাৰ সংযোজন ঘটাব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি গোলাঘাটত আয়োজিত অনুষ্ঠানত হিতাধিকাৰীসকলক অনুদান পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলাখনৰ 334টা অনুসূচিত জাতিৰ আম্মসহায়ক গোট আৰু 48গৰাকী অনুসূচিত জাতিৰ সদস্যক এই আঁচনিৰ বাবে বাছনি কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অধীনত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী সঞ্চালকালয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে এই আঁচনি ৰূপায়ণ কৰিছে। এই বিত্তীয় সাহায্য লাভ কৰাৰ ফলত আত্মসহায়ক গোটৰ সদস্যসকল বিভিন্ন ধৰণে লাভান্বিত হ'ব বুলি তেওঁ উল্লেখ কৰে।
1: আমি যদি নিজকে সক্ষম কৰি নতুলো বিভিন্ন দিশত, আমি দক্ষতা যদি আমি বিকাশ সাধন নকৰো, তেতিয়াহ'লে আমাৰ কোনো মূল্যই নাথাকে। সেইকাৰণে আপোনালোকে যি কাম কৰে ভালকে কাম কৰিব, জীৱনটো ফুলমজীয়া নহয়, য'তে তাকে কষ্ট কৰিব লাগিব। আপোনালোকে য'তে আছে যি কামেই নকৰক ভালকে কৰিব লাগিব, নিজৰ সন্তানক মানুহ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব।
0: এই আঁচনিৰ অধীনত নিৰ্বাচিত অনুসূচিত জাতি, মহিলা আম্মসহায়ক গোটৰ সদস্যক 50,000 টকা পৰ্যন্ত অথবা মুঠ প্ৰকল্প ব্যয়ৰ 50% সাহায্য প্ৰদান কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
2: উজনি অসমৰ কেইবাখনো জিলাত নেৰানেপেৰা বৰষুণ অব্যাহত আছে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ লগতে উজনিত নৈ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ বাবে মাজুলীলৈ ৰোপেক্স ফেৰী সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে মাজুলীলৈ ইঞ্জিনযুক্ত ফেৰীৰ লগতে অন্যান্য জাহাজসমূহ নিয়মীয়াকৈ চলিব বুলি অভ্যন্তৰীণ জল পৰিবহণ বিভাগে জানিবলৈ দিছে। কালিৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত শিৱসাগৰ চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া বিস্তীৰ্ণ অঞ্চলো কৃত্ৰিম বানৰ কবলত পৰিছে। চহৰখনৰ 14টা ৱাৰ্ডৰ অধিকাংশ এলেকা পানীত বুৰ যোৱাৰ ফলত জনজীৱন

0: ব্যাহত হৈছে। চহৰখনৰ দৌলমুখ চাৰিআলি, হেমচন্দ্ৰ বৰুৱা পথ, বাবুপট্টি বৰ্ড ৰোড আদিত পানী জমা হোৱাৰ ফলত জনসাধাৰণৰ যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে এই সমস্যাৰ তাৎক্ষণিক আৰু ফলপ্ৰসূ সমাধানৰ বাবে দাবী জনাইছে। গোলাঘাট জিলাৰ নুমলীগড় আৰু দেৰগাঁও অঞ্চলৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। নুমলীগড়ৰ পাৰ্বতীপুৰ গাঁৱৰ এটা অংগনবাড়ী কেন্দ্ৰত বৰষুণৰ পানী সোমোৱাৰ লগতে পাৰ্বতীপুৰ, বিষ্ণুপুৰ আদৰ্শ গাঁও, নেপালীখুটি, ৰজাবাৰী আদি অঞ্চল জলমগ্ন হৈছে। মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক মৃণাল শইকীয়াই আজি নুমলীগড়ৰ বিভিন্ন বানপীড়িত অঞ্চল নাৱেৰে পৰিদৰ্শন কৰে আৰু বানগ্ৰস্ত ৰাইজৰ সৈতে মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লয়। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ সৈতে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। কৃষিমন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয় যে কৃষকসকলৰ মূল সমস্যা জলসিঞ্চনৰ অভাৱ, উন্নত বাট পথৰ অভাৱ আৰু শীতল ভঁৰালৰ প্ৰয়োজনীয়তাৰ জোৰা মৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে কৃষিখণ্ডক অগ্ৰাধিকাৰ দি আহিছে আৰু পৰৱৰ্তী 5 বছৰত ৰাজ্যখনত জলসিঞ্চন ব্যৱস্থাৰ উন্নয়নৰ বাবে ব্যাপক হাৰত কাম কৰা হ'ব। বিশেষকৈ নৱেম্বৰৰ পৰা এপ্ৰিললৈ কৃষকসকলে সন্মুখীন হোৱা পানীৰ সমস্যা দূৰ কৰিবলৈ জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ কয়। ধান খেতিৰ লগতে ৰবি শস্যৰ খেতিত অধিক মনোনিৱেশ কৰিবলৈ তেওঁ কৃষকসকলক আহ্বান জনায়। শ্ৰীহাজৰিকাই খুমটাইৰ ফলঙতি বুৱতী জলসিঞ্চন আঁচনিখন পৰিদৰ্শন কৰি পুনৰ এই আঁচনিখন কাৰ্যক্ষম কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে।
1: জলসিঞ্চনৰ ব্যৱস্থা নহ'লে ভালকে আমাৰ খেতিয়কে খেতি কৰিব নোৱাৰে। আমাৰ যি 5 মাহ লীন পিৰিয়ড থাকে, নৱেম্বৰৰ পৰা এপ্ৰিললৈকে মানুহে খেতি কৰিব নোৱাৰে আৰু খেতি কৰিলেও নষ্ট হয়। গতিকে আমাৰ এই 5 বছৰত আমি জলসিঞ্চনক অগ্ৰাধিকাৰ দিবলৈকে প্ৰচেষ্টা চলাম আৰু সেইকাৰণেই আজি ইয়ালৈকে আহিছিলো। আমি যেতিয়া কাম আৰম্ভ কৰিম, অসমৰ যিখিনি খৰাং পীড়িত অঞ্চল, জলসিঞ্চনৰ কাম য'ত আৰম্ভ কৰিম, প্ৰথম ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব সেই অঞ্চলসমূহ। মানে গোলাঘাটৰ যি অংশত খৰাং হয়, আমি যদি জলসিঞ্চনৰ কাম কৰো, ইৰিগেশ্যনৰ কাম কৰো, ডেফিনেটলি গোলাঘাট অঞ্চলটো আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব। গতিকে অলপ দিন মানুহে আৰু কষ্ট খাব লাগিব, কিন্তু নিশ্চয়কৈ আমাৰ দিনতেই গোলাঘাটৰ যথেষ্ট অঞ্চলত, মই 100% অঞ্চলত কৰিব পাৰিম বুলি নকওঁ, কিন্তু যথেষ্ট অঞ্চলত আমি জলসিঞ্চনৰ ব্যৱস্থা কৰিম।
0: উল্লেখযোগ্য যে 1962 চনতে আৰম্ভ কৰা এই আঁচনিখন 40 বছৰ ধৰি অচল হৈ আছে। এই আঁচনিখন কাৰ্যক্ষম হলে মৰঙী মৌজাৰ কমেও 100খন গাঁৱৰ ৰাইজ উপকৃত হ'ব বুলি আশা কৰা হৈছে। তামোলপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নিখিল ৰাভা ছাত্ৰ সন্থাৰ সহযোগত আজি তামোলপুৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হয়। শিক্ষা, সুস্থ সমাজ আৰু উজ্জ্বল ভৱিষ্যতৰ চাবিকাঠি শীৰ্ষক বিষয়ত আয়োজিত এই অনুষ্ঠানটি ৰাজ্যৰ হস্ততাঁত, বস্ত্ৰ, ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীদৈমাৰীয়ে ছাত্ৰ ছাত্ৰীসকলক সময়ৰ সদব্যৱহাৰ কৰিবলৈ আৰু জ্ঞান অৰ্জনৰ বাবে চেষ্টা চলাবলৈ আহান জনায়। এই অনুষ্ঠানতে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 80%তকৈও অধিক নম্বৰ লাভ কৰা জিলাখনৰ ছাত্ৰ ছাত্ৰীসকলক সম্ভাষণ জনোৱা হয়। চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত ঢালিগাঁও ছাতিপুৰত আজি আৰক্ষীয়ে চলোৱা অভিযানক মাদক দ্ৰব্য ভৰ্তি 5টা টেমা জব্দ কৰাৰ লগতে 2গৰাকী পুৰুষ মহিলাক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰা মতে ছাতিপুৰ গাঁৱত বহুদিন ধৰি একাংশ লোকে মাদক দ্ৰব্যৰ বেহা চলাই আহিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজনক সোধা পোছা কৰি আছে। সীমা বিবাদৰ নামত বন ধবংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। আসন্ন বন্যপ্ৰাণী পৰ্যটন বৰ্ষৰ প্ৰস্তুতি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষণ তথা বহনক্ষম পৰ্যটনৰ সৰ্বাংগীন পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে কালি কহৰাস্থিত বন অভিৱৰ্তন কেন্দ্ৰত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। বনাঞ্চল দখলমুক্ত কৰা আৰু ধবংসৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সংকল্পৰ কথা দোহাৰি শ্ৰীবৰুৱাই কয় যে চিৰাং ভূটান সীমান্তৰ বন ধবংসৰ বাতৰিৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে তীক্ষ্ণ নজৰ ৰাখিছে আৰু সংশ্লিষ্ট স্থানত বিষয়া নিয়োজিত কৰিছে। লগতে বনাঞ্চলৰ ভূমি অবৈধভাৱে দখল কৰা লোকক উচ্ছেদ কৰা হ'ব আৰু অবৈধ দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰ কঠোৰ হ'ব বুলি তেওঁ মন্তব্য কৰে। বিগত 5 বছৰত 1.5 লাখ বিঘা ভূমি অবৈধ দখলকাৰীৰ পৰা মুক্ত কৰা হৈছে। অনাগত দিনতো এই উচ্ছেদ অভিযান চলিব বুলি বনমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
2: বেদখলকাৰী বা বনাঞ্চল বেদখলকাৰীৰ ওপৰত প্ৰতিটো মুহূৰ্ততে অভিযান চলি গৈ থাকিব। যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটি বেদখলমুক্ত কৰিছিলোঁ, তাৰ বেছিভাগ অঞ্চলে বনাঞ্চল, আৰু আজিও অসমত হায়েষ্ট বনাঞ্চলে বেদখলকাৰী ৰাস্তাত আছে। গতিকে বনাঞ্চলৰ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখন অতি কঠোৰ। ইয়াত বেলেগ কথাই নাই, যি বনাঞ্চলতে এইবিলাক অচিনাক্ত মানুহ বা যিবিলাক আগ্ৰাসনকাৰী আছে তেওঁলোক একদম

0: নিশ্চিত থাকক অতি তীব্র গতিত বনাঞ্চলৰ উচ্ছেদ চলি থাকিব।
1: উল্লেখযোগ্য যে বন বিভাগে বালি আৰু শিল পৰিবহণৰ বাবে ব্ৰাউন ট্ৰেঞ্জিট অনুজ্ঞাপত্ৰকে ধৰি পৰিবহণ অনুজ্ঞাপত্ৰ লাভ কৰাৰ বাবে অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এই ব্যৱস্থাৰ ফলত ৰাজ্য সংগ্ৰহ বৃদ্ধি পাইছে আৰু মানৱীয় হস্তক্ষেপ হ্ৰাস পাইছে বুলি বনমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে ব্যৱসায়ীসকল কোনো হাৰাশাস্তিৰ সন্মুখীন হলে হোৱাটছএপৰ জৰিয়তে জনোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি আন্তঃৰাজ্যিক চকীসমূহৰ স্বচ্ছতাৰ বাবে পৰ্যায়ক্ৰমে চিচিটিভি আৰু বডি কেমেৰাৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে পাৰিপাৰ্শ্বিক সুৰক্ষা অক্ষুণ্ণ ৰাখি দেশৰ অন্য বন্যপ্ৰাণীথলীৰ দৰে কাজিৰঙাটো পৰ্যটন আন্তঃগাঁথনি উন্নত কৰি ৰাজহ বৃদ্ধিৰ পোষকতা কৰে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
2: গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ বেলতলত আজি ভূমিস্খলন সংঘটিত হয়। পাহাৰৰ পৰা খহি অহা মাটিয়ে এখন গাৰ্ডৱাল ভাগি পেলোৱাৰ লগতে পাঁচখনকৈ দুচকীয়া বাহন পুতি পেলায়। অৱশ্যে এই ঘটনাত কোনো লোক আহত হোৱা নাই। ভূমিস্খলনৰ ফলত খহি অহা পাহাৰৰ ভূমিয়ে কিছু সময়ৰ বাবে পথটো যাতায়াতৰ বাবে বন্ধ কৰি পেলায়। বজালি জিলাৰ পাটাচাৰকুছিৰ ধৰমতলাৰ আদৰ্শ হাইস্কুলত আজি পঞ্চম বজালি জিলা কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হয়। বজালি কাৰাটে এছ'চিয়েচন আৰু কাৰাটে ডো একাডেমীৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাত জিলাখনৰ অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ধেমাজি জিলাৰ যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত ধেমাজি চিটি মহাবিদ্যালয় আৰু ধেমাজিৰ প্ৰায় ১৩টা যোগ আৰোগ্য কেন্দ্ৰৰ সহযোগত আজি জিলাভিত্তিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। ধেমাজিৰ চিটি মহাবিদ্যালয়ৰ শৰীৰ চৰ্চা গৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই প্ৰতিযোগিতাত ১৮৫গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। নিউয়ৰ্কৰ নিউজাৰ্চিত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১২:৩০ বজাত আৰম্ভ হ'ব। ইংলেণ্ডে যোৱা নিশা মিয়ামি ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত ফ্ৰান্সক ৬-৪ গলৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইংলেণ্ডে খেলৰ প্ৰথমাৰ্ধতে ৪টা গল দি শক্তিশালী স্থিতিত উপনীত হয়। ইংলেণ্ডৰ হৈ প্ৰথমাৰ্ধত ডেকলন ৰাইচ, এছ ডি কনছা আৰু বুকায়ো ছাকাই গল দিয়ে। ফ্ৰান্সে দ্বিতীয়াৰ্ধত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলায় আৰু কিলিয়ন বাপে দিয়া দুটা গলে দলত আশাৰ সঞ্চাৰ কৰে। ইয়াৰ পাছতে ইংলেণ্ডৰ বুকায়ো ছাকাই পেনাল্টি গললৈ ৰূপান্তৰিত কৰি হেট্ৰিক অৰ্জন কৰে আৰু দলৰ জয় সুনিশ্চিত কৰে। ফ্ৰান্সৰ বাপে গোল্ডেন বুট লাভৰ দৌৰত সকলোতকৈ আগত আছে। আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিয়ে এতিয়ালৈকে ৮টা গল দিয়াৰ বিপৰীতে বাপে ১০টা গল দিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত হৈছে। ইংলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ এই বাতৰি যুগুতোৱাৰ পৰলৈকে ৪৪ অভাৰত ২টা উইকেট হেৰুৱাই ২৯৭ ৰান সংগ্ৰহ কৰিছে। শৃংখলাৰ দ্বিতীয়খন খেলত সৌ ভৰিত পোৱা আঘাতৰ বাবে ৱাশ্বিংটন সুন্দৰক এইখন খেলৰ পৰা বাদ দিয়া হৈছে। সুন্দৰৰ ঠাইত আজি অলৰাউণ্ডাৰ হৰ্ষ ডুবেক দলত অন্তৰ্ভুক্ত কৰা হৈছে। শৃংখলাত সম্প্ৰতি ১-১ ফলাফলত অমীমাংসিত হৈ আছে। মহানগৰীৰ জালুকবাৰী আৰক্ষীৰ গুলীত চুৰি কাৰ্যত অভিযুক্ত এজন যুৱক গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ গুলীত আহত যুৱকজন অজনবী আলী বুলি জানিব পৰা গৈছে। বজালি জিলাৰ পাটাচাৰকুছি পৌৰসভাৰ প্ৰাক্তন ৱাৰ্ড কমিশ্যনাৰ তথা বিশিষ্ট সমাজকৰ্মী প্ৰফুল্ল কলিতাৰ আজি গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। যকৃতজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা কলিতাৰ মৃত্যুৰ সময়ত বয়স আছিল ৪৯ বছৰ। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত কলিতাৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বজালি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰায়ে কলিতাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। পাটাচাৰকুছি চেম্বাৰ অব কমাৰ্চে কলিতাৰ স্মৃতিত শ্ৰদ্ধা জনাই কাইলৈ দুপৰীয়া ১২ বজালৈ পাটাচাৰকুছি দোকান বজাৰ বন্ধ ৰাখিবলৈ আহান জনাইছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। কাইলৈৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন, সংসদ ভৱনত আজি সৰ্বদলীয় বৈঠক, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভট্টদেৱ বিশ্ববিদ্যালয় কোৰ্টৰ সদস্য হিচাপে ৪গৰাকী বিশিষ্ট ব্যক্তিক মনোনয়ন, নেৰানেপেৰা বৰষুণৰ ফলত উজনিৰ কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত, মাজুলীলৈ ৰোপেক্স ফেৰী সেৱা বন্ধ, সীমা বিবাদৰ নামত বন ধবংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ, আৰু বিশ্বকাপ ফুটবলৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি ৭:১০ বজাত শুনিবলৈ পাব।

ଏହା ଆକାଶବାଣୀ। বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংসদ ভৱনত আজি এখন সর্ব

দলীয় বৈঠক অনুষ্ঠিত হয়। জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি ডক্টৰ হুছেইন আলী মিউনিয়ে আজি নতুন দিল্লীত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে। অতিৰিক্ত সেৱা মূল্য সংযোজন কৰা দেশৰ 41খন ৰেষ্টুৰাৰ বিৰুদ্ধে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণে গোচৰ ৰুজু কৰিছে। জম্মু কাশ্মীৰত বৰষুণ আৰু ভূমিস্খলনৰ ফলত কমেও 11গৰাকী লোক নিহত আৰু 7গৰাকী লোক নিৰুদ্দেশ হয় আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংসদ ভৱন চৌহদত আজি চৰকাৰৰ আহ্বান মৰ্মে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, ৰাজ্যসভাৰ নেতা জে পি নাড্ডা, সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু ডঃ এল মুৰুগানে অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত শ্ৰীৰিজিজুৱে মুখ্য বিষয়সমূহত গঠনমূলক আলোচনা কৰাৰ লগতে সংসদৰ কাম কাজ সুচাৰুৰূপে চলাত সহযোগ কৰিবলৈ সকলো ৰাজনৈতিক দললৈ অনুৰোধ জনায়। তেওঁ কয় যে গণতন্ত্ৰ শক্তিশালী কৰি তোলাৰ বাবে অৰ্থপূৰ্ণ আলোচনা আৱশ্যকীয়। বৈঠক আৰম্ভ হোৱাৰ পাছতে বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ প্ৰতিবাদ সাব্যস্ত কৰি বৈঠক ত্যাগ কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই কয় যে কংগ্ৰেছ, সমাজবাদী পাৰ্টী, ডি এম কে, জে এম, তৃণমূল কংগ্ৰেছ আৰু আম আদমি পাৰ্টীকে ধৰি বিৰোধী পক্ষৰ আটাইকেইটা দলে প্ৰতিবাদ কৰি বৈঠকৰ পৰা ওলাই আহে। তেওঁ লগতে বৈঠকত উপস্থিত থকা এন চি পি আই কোনো স্বীকৃতিপ্ৰাপ্ত সংসদীয় দল নহয় বুলি অভিযোগ তোলে। অৱশ্যে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশ, চি পি আই এমৰ নেতা জন বিট্ৰাছ, জে এমৰ মহুৱা মাজি আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই পুনৰ বৈঠকত ভাগ লয়। সংসদৰ বৰ্ষাকালীন অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব। আজিৰ বৈঠকত চৰকাৰে সদন নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ৰাজনৈতিক দলৰ ওচৰত সহযোগিতা বিচাৰে। কাইলৈ আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ 13 আগষ্টত সামৰণি পৰিব। জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি তথা ৰিভলিউচনেৰী কাউন্সিলৰ অধ্যক্ষ ডঃ হুছেইন আলী মিউনিয়ে আজি নতুন দিল্লীত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে তাঞ্জানিয়াৰ অৰ্ধস্বায়ত্তশাসিত অঞ্চল জাঞ্জিবাৰৰ নিজা সংবিধান তথা ৰাষ্ট্ৰপতি থকাৰ উপৰি হাউচ অব ৰিপ্ৰেজেণ্টেটিভ আৰু নিজা পতাকাও আছে। এই বৈঠকত নেতাদ্বয়ে ভাৰত আৰু তাঞ্জানিয়াৰ মিত্ৰতাৰ সকলো দিশ পৰ্যালোচনা কৰাৰ লগতে ভৱিষ্যতৰ সহযোগিতাৰ বাবে নতুন দুৱাৰ মুকলি কৰা সন্দৰ্ভত আলোচনা কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে এই বৈঠকৰ জৰিয়তে ভাৰত তাঞ্জানিয়াৰ জনসাধাৰণৰ মাজৰ তথা সাংস্কৃতিক সম্পৰ্ক আৰু কেইবা শতিকাজোৰা সামুদ্ৰিক সম্পৰ্কত নিহিত হৈ থকা দীৰ্ঘস্থায়ী মিত্ৰতা তথা বিশেষ এনাজৰী পুনৰ নিশ্চিত হৈছে। তেওঁলোকে বাণিজ্য, বিনিয়োগ, উন্নয়নমূলক মিত্ৰতা, পৰ্যটন আৰু সামুদ্ৰিক অৰ্থনীতিকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ দিশ অন্বেষণ কৰে। শ্ৰীৰাধাকৃষ্ণনে অগ্ৰাধিকাৰপ্ৰাপ্ত খণ্ডসমূহত বৰ্ধিত সহযোগিতাৰ জৰিয়তে উমৈহতীয়া উন্নয়নমূলক লক্ষ্যসমূহ অগ্ৰসৰ হোৱাত তাঞ্জানিয়া আৰু জাঞ্জিবাৰৰ সৈতে দেশৰ বন্ধুত্বৰ প্ৰতিশ্ৰুতিক দোহাৰে। ৰাষ্ট্ৰপতি মিউনিয়ে চেন্নাইত থকা ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ মাদ্ৰাছ প্ৰাংগণ পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰতিষ্ঠানখনৰ জাঞ্জিবাৰত থকা শাখা মুকলি কৰাৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতাৰ শলাগ লয়। উল্লেখযোগ্য যে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাছৰ জাঞ্জিবাৰ প্ৰাংগণ হৈছে ভাৰতীয় প্ৰায়োগিক আৰু অৰ্থনৈতিক সহযোগিতা প্ৰশিক্ষণ কাৰ্যসূচীৰ লগতে ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক জলপানী পৰিষদৰ উপৰি জল প্ৰকল্পসমূহৰ বাবে দেশীয় সহযোগিতা আৰু দ্বিপাক্ষিক শৈক্ষিক সহযোগিতাৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য অগ্ৰগতি। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰেও ৰাষ্ট্ৰপতি মিউনিক আজি পুৱাৰ ভাগত সাক্ষাৎ কৰে। উল্লেখযোগ্য যে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ আমন্ত্ৰণ মৰ্মে জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে 4-দিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰিছে। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ পন্নী আৰু মন্ত্ৰী তথা জ্যেষ্ঠ বিষয়াসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে সংগ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি গ্লোবেল ছাউথৰ মিত্ৰ দেশ হিচাপে ভাৰত আৰু তাঞ্জানিয়াই ব্যাপক খণ্ড সামৰি মিত্ৰতা আৰু সহযোগিতাৰ নিবিড় তথা দীৰ্ঘস্থায়ী মিত্ৰতাৰ এনাজৰী বজাই ৰাখিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণে ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইন নম্বৰৰ জৰিয়তে প্ৰাপ্ত অভিযোগৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত সেৱা মূল্য সংযোজন কৰা দেশৰ 41খন ৰেষ্টুৰাৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত গ্ৰাহক পৰিক্ৰমা তথা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে প্ৰাধিকৰণে গ্ৰাহক সুৰক্ষা আইন ভংগ কৰা ৰাষ্ট্ৰসমূহৰ
বিৰুদ্ধে শাস্তিমূলক পদক্ষেপ গ্ৰহণ কৰাৰ লগতে নিয়ম উলংঘা কৰাসকলক জৰিমনা বিহাৰ উপৰি অতিৰিক্ত সেৱাকৰ সংযোজন কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰেষ্টোৰাসমূহৰ সেৱাকৰ আদায় দিয়া বা নিদিয়াটো গ্ৰাহক

কৰ সন্তুষ্টিৰ ওপৰত নিৰ্ভৰ কৰে। শ্ৰীযোশীয়ে লগতে এনে নিয়ম ভংগ কৰাসকলৰ বিৰুদ্ধে অভিযোগ দিবলৈ গ্ৰাহকসকলক ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা হেল্পলাইন নম্বৰ 1915 ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়। জম্মু কাশ্মীৰৰ ৰাজৌৰি আৰু পুঞ্চ জিলাত হোৱা বিগত কিছুদিন ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত আজি পুৱাৰ ভাগত কমেও 11 লোক নিহত হোৱাৰ লগতে 7 লোক নিৰুদ্দেশ হয়। পুঞ্চ জিলাৰ চুৰানকোট অঞ্চল আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। নেৰানেপেৰা বৰষুণ আৰু বিধবস্ত বাটপথৰ মাজতে উদ্ধাৰ অভিযান অব্যাহত আছে। উপৰাজ্যপাল মনোজ সিনহাই পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ তৎকালীনভাৱে সাহায্য আগবঢ়োৱাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই তেওঁৰ দিল্লী ভৱন আধাতে সামৰি আজি বিয়লি জম্মুলৈ উভতি আহে। গোৱাৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ সপ্তম সমাৱৰ্তন সমাৰোহ আজি পুণ্ডাত অনুষ্ঠিত হয়। এই কাৰ্যসূচীত বিটেক, এমটেক আৰু পিএইচডি সম্পূৰ্ণ কৰা 188 শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয়। উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকলক পদকেৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা প্ৰফেচাৰ অজয় কুমাৰ সুদ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপান অপেন 2026 মহিলাৰ একক শাখাত খিতাপ অৰ্জন কৰাৰ বাবে পি ভি সিন্ধুক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত তেওঁ এয়া ভাৰতীয় বেডমিণ্টন জগতত এটা ঐতিহাসিক মুহূৰ্ত বুলি আখ্যা দিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিযোগিতাখনত খেলুৱৈগৰাকীয়ে নিষ্ঠা আৰু অতুলনীয় দক্ষতা প্ৰদৰ্শন কৰে। শ্ৰীমোদীয়ে কয় যে এই খিতাপ অৰ্জন কৰা সিন্ধু হৈছে প্ৰথমগৰাকী ভাৰতীয়। তেওঁৰ এই বিজয়ে দেশজুৰি অসংখ্য যুৱ খেলুৱৈক আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগাব বুলি শ্ৰীমোদীয়ে মত প্ৰকাশ কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। নিউয়ৰ্কৰ নিউজাৰ্চিত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ইংলেণ্ডে যোৱা নিশা মিয়ামি ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত ফ্ৰান্সক 6-4 ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইংলেণ্ডে খেলৰ প্ৰথমাৰ্ধতে 4 দি শক্তিশালী স্থিতিত উপনীত হয়। ইংলেণ্ডৰ হৈ প্ৰথমাৰ্ধত ডেকলন ৰাইচ, এজৰি কনচা আৰু বুকায়ু চাফাই গ'ল দিয়ে। ফ্ৰান্সে দ্বিতীয়াৰ্ধত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলায় আৰু কিলিয়ন বাপে দিয়া 2 দলত আশাৰ সঞ্চাৰ কৰে। ইয়াৰ পাছতে ইংলেণ্ডৰ বুকায়ু চাকাই পেনাল্টি গ'ললৈ ৰূপান্তৰ কৰি হেট্ৰিক অৰ্জন কৰে আৰু দলৰ জয় সুনিশ্চিত কৰে। ফ্ৰান্সৰ বাপে গোল্ডেন বুট লাভৰ দৌৰত সকলোতকৈ আগত আছে। আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিয়ে এতিয়ালৈকে 8 দিয়াৰ বিপৰীতে বাপে 10 দিছে। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংসদ ভৱনত আজি এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি ডঃ হুছেইন আলী মিউনিয়ে আজি নতুন দিল্লীত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে। অতিৰিক্ত সেৱা মূল্য সংযোজন কৰা দেশৰ 41 ৰেস্তোৰাঁৰ বিৰুদ্ধে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণে গোচৰ ৰুজু কৰিছে। জম্মু কাশ্মীৰত বৰষুণ আৰু ভূমিস্খলনৰ ফলত কমেও 11 লোক নিহত আৰু 7 লোক নিৰুদ্দেশ হয় আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8:00

বাতৰি পাছতেই পুনৰ উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মেডিয়াম এফৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো হিপ হিপ হুৰে আজিৰ অনুষ্ঠানত শুনিবলৈ পাব কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয় গুৱাহাটীৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বাৰীৰোহণী অনুষ্ঠান। অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে কৰিশ্মা পূজাৰী আৰু পম্পী বৈশ্যয়।

0: প্ৰিয় শ্ৰোতা, কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ত প্ৰযোজিত হিপ হিপুৰে দ্বিতীয়টি খণ্ডলৈ মই কৰিশ্মা আৰু পম্পী বৈশ্যই আপোনালোক সকলোকে জনাইছো আদৰণি।
1: তোমাৰ পৰিচয়টো জনাবা।
2: মোৰ নাম বনশ্ৰী চৌধুৰী, মই বি এ ফাৰ্ষ্ট ছেমিষ্টাৰ পঢ়ি আছোঁ। আজি খুবেই ভাল লাগি আছে আপোনালোক আহিছে ইয়াতে, আৰু এইটো বহুত মানে অনাৰ, মানে এনেকুৱা অল ইণ্ডিয়া ৰেডিঅ' আকাশবাণীত নিজৰ ভইচটো দিব পৰা হৈছোঁ।
1: হয়, তোমাৰ পৰা জানিব বিচাৰিম যে মহাবিদ্যালয়খনৰ এনেকুৱা এটা দিন যিটো তোমাৰ মানে সদায়ৰ কাৰণে স্মৰণীয়, তেনেকুৱা কিবা এটা দিন আছে নেকি তোমাৰ?
2: মোৰ মানে এই কলেজত আহি যেতিয়া মই 12th পাছ কৰিছোঁ, তো এই কলেজত যেনেকৈ প্ৰিন্সিপাল মেমে কৈছে যে ষ্টুডেণ্টবিলাক আহে কম মাৰ্কছ লৈ ইয়াৰ পৰা যেতিয়া ওলাই যায় তেতিয়া ভাল মাৰ্কছ পায়, চ' মোৰ লগত সেইটোৱে হৈছিলে। মই যেতিয়া এই কলেজত আহিছিলোঁ তেতিয়া মই ছেকেণ্ড ডিভিজন পাইছিলোঁ মেট্ৰিকত, আৰু 12th যেতিয়া এই কলেজত পাছ কৰিলোঁ তেতিয়া মই 69% পাইছোঁ। তো সেইকাৰণে মোক মানে এটা প্ৰাইজ আৰু গামোচাও দিয়া হৈছিলে চবৰ ওচৰত, তো সেইটো খুব ভাল লাগিছে। আৰু মানে কলেজৰ এনভাইৰমেণ্টটো বহুতেই ধুনীয়া, টিচাৰ্ছবিলাক ইমান ফ্ৰেণ্ডলি হয়, মানে পঢ়াক এৰি কেনে আৰু বহুত বিষয়ত তেওঁলোকে বহুত বুজায়, বহুত ভাল লাগে।
1: হয়, নিশ্চয়। আজি তুমি আমাৰ এই অনুষ্ঠানটোত কি কৰিবা?
2: আজি মই এটা পয়েম ৰিচাইট কৰিম যোনটো লিখিছে তনভীৰ গাজীয়ে আৰু ভইচ দিছিলে অমিতা বচ্চনে। চ' তনভীৰ গাজী ইণ্ডিয়াৰ মানে প্ৰমিনেণ্ট ৰাইটাৰ আৰু পয়েট হয়। চ' তেওঁ বহুত মানে বলিউড কামত কৰিছে আৰু ৰাইটিং স্কিলছ দেখাইছে। চ' তেওঁৰে এটা মই পয়েট্ৰি আজি ৰিচাইট কৰিম। পয়েমটো এটা মটিভেশ্যনেল পয়েম হয় ৱুমেন এম্পাৱাৰমেণ্টৰ কাৰণে। চ' যিহেতু মই ৱুমেন কলেজত পঢ়ি আছোঁ, চ' সেইকাৰণে মই এটা ৱুমেন এম্পাৱাৰমেণ্টৰ কাৰণে এটা পয়েম ৰিচাইট কৰিম আজি।
1: ঠিক আছে, তেতিয়াহ'লে আমি কবিতাৰ মাজলৈ যাওঁ।
2: তু খুদ কি খোজ মে নিকল, তু কিস লিয়ে হতাশ হ্যায়, তু চল তেরে ওজুদ কি সময় কো ভি তলাশ হ্যায়, সময় কো ভি তলাশ হ্যায়। জো তুজ সে লিপটি বেরিয়া সমঝ না উনকো বস্ত্র তু, জো তুজ সে লিপটি বেরিয়া সমঝ না উনকো বস্ত্র তু, ইয়ে বেরিয়া পিঘাল কে বনা লে ইনকো শস্ত্র তু, বনা লে ইনকো শস্ত্র তু। তু খুদ কি খোজ মে নিকল, তু কিস লিয়ে হতাশ হ্যায়, তু চল তেরে ওজুদ কি সময় কো ভি তলাশ হ্যায়, সময় কো ভি তলাশ হ্যায়। চরিত্র জব পবিত্র হ্যায় তো ক্যুঁ হ্যায় ইয়ে দশা তেরি, চরিত্র জব পবিত্র হ্যায় তো ক্যুঁ হ্যায় ইয়ে দশা তেরি, ইয়ে পাপ ইয়ো কো হক নহীঁ কি লে ইয়ে পরীক্ষা তেরি, কি লে ইয়ে পরীক্ষা তেরি। তু খুদ কি খোঁজ মে নিকল, তু কিস লিয়ে হতাশ হ্যায়, তু চল তেরে ওজুদ কি সময় কো ভি তলাশ হ্যায়, সময় কো ভি তলাশ হ্যায়। জলা কে ভস্ম কর উসে জো ক্রূরতা কা জাল হ্যায়, জলা কে ভস্ম কর উসে জো ক্রূরতা কা জাল হ্যায়, তু আরতি কি লো নহীঁ তু ক্রোধ কি মিসাল হ্যায়, তু ক্রোধ কি মিসাল হ্যায়। তু খুদ কি খোঁজ মে নিকল, তু কিস লিয়ে হতাশ হ্যায়, তু চল তেরে ওজুদ কি সময় কো ভি তলাশ হ্যায়, সময় কো ভি তলাশ হ্যায়। চুনর উড়া কে ধ্বজ বনা গগন ভি কপ কপায়েগা, চুনর উড়া কে ধ্বজ বনা গগন ভি কপ কপায়েগা, অগর তেরি চুনর গিরি তো এক ভূকম্প আয়েগা, এক ভূকম্প আয়েগা। তু খুদ কি খোঁজ মে নিকল, তু কিস লিয়ে হতাশ হ্যায়, তু চল তেরে ওজুদ কি সময় কো ভি তলাশ হ্যায়, সময় কো ভি তলাশ হ্যায়। থ্যাংক ইউ।
1: খুব সুন্দৰ, নাৰীৰ বিষয়ে ইমান ধুনীয়াকৈ তুমি কবিতাটো আবৃত্তি কৰিলা, খুব ভাল লাগিলে। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, আগলৈ এনেদৰে কবিতা আবৃত্তি কৰি থাকা।
3: এবাৰ আমি মহাবিদ্যালয়ৰ উপাধ্যক্ষ মহোদয়ৰ ওচৰলৈ আগবাঢ়িছোঁ। নমস্কাৰ বাইদেউ, আপোনাক আমাৰ আকাশবাণী গুৱাহাটীৰ তৰফৰ পৰা আদৰণি জনাইছোঁ।
4: নমস্কাৰ।
3: আমি দেখিছোঁ যে আপোনালোকৰ মহাবিদ্যালয়খনত সংগীতৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া ছাত্ৰীসকল, এই বিষয়ে অকণমান কথা পাতিব বিচাৰিম। সাংস্কৃতিক ক্ষেত্ৰখনত ছাত্ৰীসকলক আগবঢ়াই নিবৰ বাবে আপোনালোকে কেনেকুৱা ব্যৱস্থা হাতত লয় বাৰু?
4: আমিতো এনেই যিখিনি হৈ থাকে, যিখিনি ফ্ৰেচাৰ্চ হওক বা কলেজ উইক হয়, সেইবিলাকততো ভালদৰেই তেওঁলোকে অংশগ্ৰহণ কৰে আমাৰ ছাত্ৰীসকলে। আৰু এতিয়া নতুনকৈ এটা মই মানে এনেই কালচাৰেলত প্ৰায়ে মানে এইবিলাক চলাই আহিছোঁ বহুত বছৰ ধৰি, গতিকে এতিয়া মানে এটা কৰিছোঁ আমি মিউজিক ক্লাছ ষ্টুডেণ্টৰ কাৰণে, দুইটা মানে ডান্স আৰু মানে ভকেলৰ, এইটো আৰম্ভ কৰিছোঁ এই ছেপ্টেম্বৰ মাহৰ পৰা। ছোৱালীখিনি অকণমান মানে উৎসাহ দেখিছোঁ, চাওঁ কিমান আগবাঢ়িব পাৰোঁ আৰু।
3: হয়, আপুনি যিহেতু কৈছে আপুনি কণ্ঠস্বৰ সংগীতৰ ক্ষেত্ৰত এক ব্যৱস্থা হাতত লৈছে, আপোনাৰ পৰা যদি গীতৰ গুণগুণনি এটা শুনিব পাৰোঁ আমাৰ ভাল লাগিব।
4: নিশ্চয় মই চেষ্টা কৰিম বাৰু। অকণমান এটা মই ডলি ঘোষৰ এটি গীত মোৰ ভাল লগা, এইটোকে অকণমান গাই শুনাইছোঁ।
3: নিশ্চয়।

0: ধন্যবাদ। এয়া আমাৰ সৈতে উপস্থিত আছিল মহাবিদ্যালয়ৰ উপাধ্যক্ষ মহোদয়া আৰিফা বেগম বাইদেউ।
1: ধন্যবাদ।
2: এবাৰ আমি আহিছোঁ আন এগৰাকী ছাত্ৰীৰ ওচৰলৈ।
3: নমস্কাৰ, মোৰ নাম শ্ৰী হাসি সরকার, মই কে আর বি গার্লস কলেজৰ ছাত্ৰী আৰু মই এইচ এছ ফার্ষ্ট ইয়াৰত পঢ়ো।
4: তোমাৰ পৰিচয়টো?
5: মোৰ নাম শ্ৰী ডোনা দাস, মই এইচ এছ ফার্ষ্ট ইয়াৰো।
0: শ্ৰোতাসকলক কি শুনাব বিচাৰিবা?
3: মনালী ঠাকুৰৰ দুৰ্গা আইলৈ চংটো গাব পাৰিম।
0: আমি তোমালোকৰ গীতটি শুনিম।
6: শিউলি মাখা গল্প আগমনীর সুর, তোমার ডুলির গন্ধ ছড়ালো, ভালো ভালো দুগ গাইলো, ভালো ভালো দুগ গাইলো।

0: মহাবিদ্যালয়ত একাদশ শ্ৰেণীত পঢ়ি আছোঁ।
1: তোমালোকৰ মহাবিদ্যালয়খনৰ নামটো যেতিয়া কোৱা যায় ছোৱালী মহাবিদ্যালয়, সেইটো এটা শুনিবলৈ ভাল লগা কথা নহয় জানো? আমি এই বিষয়ে অকণমান কথা পাতিব বিচাৰিম। বৰ্তমান তুমি পঢ়ি আছা মহাবিদ্যালয়খনত, ভৱিষ্যতে নিজকে এগৰাকী নাৰী হিচাপে, এগৰাকী ছোৱালী হিচাপে ক'ত দেখা বাৰু?
0: মই কামাখ্যা ৰামবৰুৱা ছোৱালী মহাবিদ্যালয়ত পঢ়ি নিজৰ ভৱিষ্যতটো ভাল কৰিবলৈ চেষ্টা কৰি আছোঁ। হাই ছেকেণ্ডাৰীৰ পিছত আমি লয়াৰৰ পঢ়াটো আগবাঢ়িম। মোৰ এছামিছটো পূৰা মাতটো ভাল নহয়, তথাপিও মই ক'বলৈ বিচাৰিছোঁ, যদি কিবা ভুল হয় তেনেহ'লে মাফ কৰি দিবা।
1: তুমি এগৰাকী লয়াৰ হোৱাৰ সপোন দেখিছা, আইন বিষয়ত তুমি যাবলৈ চেষ্টা কৰিবা বুলি তুমি কৈছা, তুমি কিয় ভাবি লৈছা যে তুমি ভৱিষ্যতে আইন বিষয়ত যাবা?
0: এতিয়া আমাৰ অসমত যি নাৰীৰ ই হৈ আছে, এইবিলাক নিজৰ স্বাধীনতা নিজে ভালকে পাবলৈ আৰু নিজৰ ভৰিত নিজে থিয় হবলৈ মই এইটো পদক্ষেপটো বাছি লৈছোঁ। মই ভৱিষ্যতে নাৰীৰ অধিকাৰৰ কাৰণে মাত মাতিব বিচাৰোঁ।
1: হয়, তোমাৰ এই যাত্ৰা অব্যাহত থাকক, সুদূৰপ্ৰসাৰী হওক, তোমাৰ এই আইন বিভাগত যাম বুলি ভাবিছা তাৰ বাবে সদায় শুভেচ্ছা আছে আকাশবাণীৰ তৰফৰ পৰা।
2: এইবাৰ আমি আহিছোঁ মহাবিদ্যালয়খনৰ এজন শিক্ষাগুৰুৰ ওচৰলৈ। নমস্কাৰ ছাৰ।
3: নমস্কাৰ।
2: আমাৰ এই অনুষ্ঠানটিলৈ আপোনাক স্বাগতম। মহাবিদ্যালয়খনৰ পুথিভঁৰালৰ বিষয়ে লগতে ইয়াৰ শৈক্ষিক দিশটোৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰোঁ।
3: হয়, ধন্যবাদ। মোৰ নাম ডক্টৰ হিমান্ত দাস, মই বৰ্তমান অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান। আৰু আমাৰ যি পুথিভঁৰাল, এই পুথিভঁৰালটো অত্যন্ত চহকী, প্ৰায় 20,000 কিতাপ আমাৰ হাতত আজিলৈকে মজুত আছে। আৰু এই কামাখ্যা ৰামবৰুৱা ছোৱালী মহাবিদ্যালয় কলেজখন ফটাশিলত প্ৰতিষ্ঠা হোৱাৰ আগতে মহাবিদ্যালয়খন য'ত আছিল, তেতিয়া এই কলেজখনক গুৱাহাটী চিটি গাৰ্লছ কলেজ বুলি জনা গৈছিল, সেই সময়ৰো কিতাপ আমাৰ হাতত মজুত আছে। গতিকে আমাৰ ইয়াতে তাৰমানে আপুনি যদি চাবলৈ যায় 50 বছৰৰ আগৰ কিতাপো মজুত আমাৰ আছে। দ্বিতীয়তে কলেজখনৰ শৈক্ষিক পৰিৱেশৰ ফালে যদি আমি যদি চাওঁ, তেনেহ'লে আপোনালোকে চাওক, সম্ভৱতঃ গুৱাহাটীৰ ভিতৰত এনেকুৱা এখন কলেজ, ইমান ধৰণৰ শৈক্ষিক পৰিৱেশ থকা কলেজ এখন আপোনালোকে সততে বিচাৰি নাপায়। প্ৰাকৃতিক পৰিৱেশ শুনিছে কিজানি, কুলি চৰাইৰ মাত। গুৱাহাটী চহৰৰ মাজমজিয়াত আপুনি কুলি চৰাইৰ মাত ক'ত পাব? আপুনি যদি অকণমান সন্ধিয়া সময়ত যদি আহে, ইয়াতে আপুনি বগলী দেখা পাব। আৰু আপোনাক আগতে কিজানি ক'লে জীৱন শিক্ষাৰ বিষয়ে, যে আমাৰ এই গুৱাহাটী চহৰৰ মাজমজিয়াতে আমাৰ ইয়াতে আমি আমাৰ ছাত্ৰীসকলক কি ধৰণে স্বাৱলম্বী হ'ব পাৰোঁ, কি ধৰণে তেওঁলোকে নিজৰ ঘৰতেই খেতিৰ মাধ্যমেদি উপাৰ্জন কৰিব পাৰে, সেই ব্যৱস্থাখিনিও আমাৰ ইয়াতে আছে। আৰু নাকৰে আজি কেইদিনমান আগতে আমাক পৰিদৰ্শন কৰি গৈছে, আমি B++ লাভ কৰিছোঁ। গতিকে নাকৰ সেই মূল্যায়নটোৱে আমাৰ শৈক্ষিক পৰিৱেশ যে দৰাচলতে উন্নত আমি ডাঠি ক'ব পাৰোঁ। কাৰণ বৰ্তমান সময়ত গুৱাহাটীত দ্বিতীয় এখন কিন্তু স্ত্ৰী শিক্ষাৰ প্ৰতিষ্ঠান নাই য'ত B++ তেওঁলোকৰ কোনোবাই পাইছে। গতিকে আমি ভাবোঁ যে আমি এইবাৰ B++ পাইছোঁ, অহাবাৰলৈকে যদি আৰু যদি আমাৰ যদি আহে, তেনেহ'লে আমি ইয়াতকৈ উন্নত কৰিব পাৰিম। আৰু আমাৰ কলেজখনৰ এটা ডাঙৰ বৈশিষ্ট্য হ'ল এইটো যে এইখন কলেজৰ 90% ছাত্ৰীয়ে তেওঁলোকৰ পৰিয়ালৰ পৰা উচ্চ শিক্ষাৰ বাবে ওলাই অহা প্ৰথম নাৰী হয়। গতিকে ফাৰ্ষ্ট জেনেৰেশ্যন লাৰ্ণাৰ বুলি আমি ক'ব পাৰোঁ। পুথিভঁৰালটোৱে তেওঁলোকক বিভিন্ন ধৰণে সহায় কৰিছে আৰু আমি আমাৰ ওচৰ চুবুৰীয়াকো দৰাচলতে পুথিভঁৰালটোৰ দ্বাৰা আমি সহায় কৰোঁ। গতিকে সামগ্ৰিকভাৱে যদি আমি যদি একদম চমুৱাই ক'ব লাগে, তেনেহ'লে এক আশ্ৰম যেন পৰিৱেশত এক সেৱাৰ মনোভাৱেৰে আমাৰ কলেজখন চলি আছে আৰু আমি ভাবোঁ আমি সমাজক অনাগত দিনত আমি আৰু বহুত কিবাকিবি আমি প্ৰদান কৰিব পাৰিম।
2: সঁচাকৈ যেতিয়া মহাবিদ্যালয়খনত সোমাই আহিছিলোঁ তেতিয়া সঁচাকৈ এটা সেউজীয়া সেউজীয়া লগা পৰিৱেশ, গতিকে ছাত্ৰ ছাত্ৰীসকলেও নিশ্চয় ইয়াতে পঢ়ি খুব ভাল পায়, তেওঁলোকে নিজেই কৈছে। আৰু আপোনাৰ পৰা ইমান ধুনীয়াকৈ মহাবিদ্যালয়খনৰ বিষয়ে জানিব পাই খুবেই আনন্দিত হৈছোঁ। মহাবিদ্যালয়খন যাতে এনেদৰে শৈক্ষিক দিশত তথা আন সকলো দিশতে আগবাঢ়ি যায় তাৰে কামনা থাকিল, শুভেচ্ছা থাকিল। ধন্যবাদ।
1: আমি গম পাইছো যে তুমি নৃত্যৰ ক্ষেত্ৰত আগবঢ়া এগৰাকী ছাত্ৰী মহাবিদ্যালয়খনৰ, সেই বিষয়ে যদি আমাৰ শ্ৰোতাসকলক অকণমান জনোৱা।
4: হয়, মই এনেই নাচি ভাল পাওঁ বাৰু, কিন্তু কলেজত বৰ্তমান এবাৰে প্ৰগ্ৰাম হওঁতে নাচিলোঁ, এনেই বাহিৰত নাচোঁ। আমাৰ তাতে মানে ছাৰ এজন আছে আৰু তাতে শিকোঁ, তাতে মানে চব গান মিচিং, বড়ো, এছামিজ চব মানে মিচি মানে থাকে আৰু, মিক্স থাকে। তো সেইটোৱে মই বহুতত নাচিছোঁ আৰু।
1: নিশ্চয় তোমাৰ এই নৃত্যৰ যাত্ৰা অব্যাহত থাকক, আমাৰ পৰা সদায় শুভেচ্ছা আছে।
5: মোৰ নাম বনশ্ৰী চৌধুৰী, মই বি এ ফাৰ্ষ্ট ছেমৰ। তো আজি এতিয়া মই এটা গীত পৰিৱেশন কৰিম যিটো গাইছে বিশাল মিশ্ৰাই। হসতি ৰহতি হুঁ তুঝসে মিলকৰ ক্যোঁ আজকল,

0: সুন্দৰকৈ গাইছা।
1: আমি এবাৰ আন দুগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিছোঁ। আজি তোমালোকে আমাক কি শুনাবা?
2: হিন্দী ছং তুটছে নারাজ নেহে জিন্দেগী।

0: সঁচাকৈ খুব সুন্দৰ গীত এটি তোমালোকে আমাৰ শ্ৰোতাসকলৰ বাবে আগবঢ়ালা, নিশ্চয় আমাৰ শ্ৰোতাসকলে ভাল পাব। তোমালোকৰ পৰিচয়টো জানিব বিচাৰিম।
1: নমস্কাৰ, মোৰ নাম ৰাণী জেনা, মই বিএ ফাৰ্ষ্ট ছেমিষ্টাৰ।
0: আৰু তোমাৰ পৰিচয়টো?
2: নমস্কাৰ, মোৰ নাম সলনিজা, মই বিএ ফাৰ্ষ্ট ছেমিষ্টাৰ।
0: এইবাৰ আমি উপস্থিত হৈছো ইংৰাজী বিভাগৰ মুৰব্বী ডক্টৰ জোনালী চৌধুৰী বৰা বাইদেউৰ সৈতে। নমস্কাৰ বাইদেউ, আপোনাক আকাশবাণী গুৱাহাটীলৈ আদৰণি জনাইছো। অকণমান ইংৰাজী বিভাগটোৰ বিষয়ে জানিব বিচাৰিম আপোনালোকৰ মহাবিদ্যালয়ৰ।
3: অঁ হয়, এইটো আমাৰ বিভাগটো আপোনাৰ আৰম্ভ হৈছে যেতিয়াই কলেজখন আপোনাৰ স্থাপিত 1971 চনত, তেতিয়াই আপোনাৰ আমাৰ বিভাগটো আৰম্ভ হৈছিলে। তেতিয়া আমাৰ বেছি ষ্টুডেণ্ট নাছিলে, কম ষ্টুডেণ্ট আছিলে। তাৰপিছত লাহে লাহে আপোনাৰ আমাৰ ষ্টুডেণ্টবিলাক বাঢ়িলে। এতিয়া বিশেষকৈ আপোনাৰ আমাৰ কলেজৰ ওচৰে পাজৰে ফটাশিল, আপোনাৰ বিৰুবাৰী, এনেকুৱা এনেকুৱা অঞ্চলৰ প্ৰায় ষ্টুডেণ্টবিলাক আহে, প্ৰায়ভাগ। আৰু কিছুমান আৰু অলপ দূৰণিৰ পৰা আহে, কিন্তু আপোনাৰ আহে। আৰু এইখন আপুনি জানিব পাই সুখী হ'ব, এইখন আমাৰ গুৱাহাটীত 2 নম্বৰ ছোৱালী মহাবিদ্যালয়, আপোনাৰ সন্দিকৈ গাৰ্লছ কলেজৰ পিছত, ছোৱালী মহাবিদ্যালয়ৰ পিছত আমাৰখন KRB গাৰ্লছ কলেজখন ছেকেণ্ড। আৰু আমাৰখন আপোনাৰ আৰম্ভ হৈছে আপোনাৰ 1971 চনত 14 এপ্ৰিলত। ইমান দিনৰ যাত্ৰা অতিক্ৰম কৰিছে আমাৰ, আৰু বহুত ষ্টুডেণ্ট আমাৰ প্ৰায় ইংৰাজী পঢ়িব ভালেই পায়, তাহাঁতে আহি পেলাই তাহাঁতে পঢ়ে। আগতে আমি এটা তেওঁলোকক অনাৰ্ছ বা মেজৰ দিয়াৰ আগতে আমি এটা টেষ্ট লৈছিলোঁ আগত। তাৰপিছত দেখিলোঁ যে তাহাঁতৰ উঠা ইমান বেছি ইংৰাজী পঢ়িব, তেতিয়া আমি এতিয়া এইটো বাদেই দিলোঁ। আৰু বাদেই দি যোন আহে আমি ভাবোঁ নাই, তাহাঁতকে আমি পঢ়াই শুনাই আমি তাহাঁতক জীৱনৰ বাটত আগবঢ়াই নিম বুলি এতিয়া আৰু এণ্ট্ৰেঞ্চ টেষ্টটো নিদিওঁ।
0: সোণালী জয়ন্তী বৰ্ষ গৰকিলে আপোনাৰ মহাবিদ্যালয়খনে, ইমান এটা দীঘলীয়া যাত্ৰা, আৰু আমাৰ আকাশবাণীৰ তৰফৰ পৰা সদায় শুভেচ্ছা আছে এই যাত্ৰা অব্যাহত থাকক। নাৰী শিক্ষাৰ সবলীকৰণৰ ক্ষেত্ৰত ইমান এটা ডাঙৰ পদক্ষেপ, এখন মহাবিদ্যালয় স্থাপনৰ দৰে এটা ব্যৱস্থা কৰা হৈছিলে সেই সময়ত, আৰু বৰ্তমানো এই মহাবিদ্যালয়খনে ইতিহাসত এটা পৃষ্ঠা হিচাপে ৰৈ আছে, আৰু এই পৃষ্ঠাটো অব্যাহত থাকক, সদায় শুভেচ্ছা আছে।
3: হয়, বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে যে আহিলে আমাৰ কলেজখন, আপোনালোকে বাছি উলিয়ালে, আমাৰ ছাত্ৰীসকলক যে সুযোগ দিলে, সোণালী সুযোগে কম তেওঁলোকৰ কাৰণে নিজৰ প্ৰতিভাখিনি আগুৱাই নিবলৈ, প্ৰতিভাখিনি দেখুৱাবলৈ, খুবেই বহুতেই ধন্যবাদ।
0: আদৰ শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই কৰিশ্মা আৰু পম্পী বৈশ্যই আজিৰ অনুষ্ঠানৰ পৰা ইমানতে বিদায় মাগিছোঁ।
4: ইমানপৰে শ্ৰোতাসকলে হি ভি ভৰি অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত শুনিলে কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয় গুৱাহাটীৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বাৰেৰহণীয়া অনুষ্ঠান। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে কৰিশ্মা পূজাৰী আৰু পম্পী বৈশ্যই। প্ৰিয় শ্ৰোতা, এইখিনিতে আগবঢ়াইছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি সুমধুৰ গীত।

মহালক্ষ্মী আয়াৰ আৰু জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আৰম্ভ কৰিছো মোৰ অনুভৱৰ গীত।

সময়ৰ বকুচাত উঠি আমি গুচি যাওঁ শৈশৱৰ পৰা কৈশোৰলৈ, কৈশোৰৰ পৰা যৌৱনলৈ, আৰু এনেদৰে এদিন থিয় দিওঁ জীৱনৰ বিয়লি বেলাত। তেনে এক জীৱনৰ কেঁকুৰিত ক্ষন্তেক ৰৈ উভতি চাওঁ এৰি অহা ল'ৰালিৰ সোণসেৰীয়া দিনবোৰলৈ। মনৰ আগত অগাদেৱা কৰে আইৰ কোমল কোলাখন, এই যেন আকৌ এবাৰ জিৰামগৈ আদৰৰ সেই কোলাত। প্ৰিয় শ্ৰোতা, জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটিৰ জৰিয়তে আমি ক্ষন্তেক উভতি চাওঁ আহক এৰি অহা আমাৰ সেই শৈশৱৰ দিনবোৰ।

বৰষুণ যেন মেঘেহে মেলিছে তাইৰ ৰূপোৱালী চুলি, ধৰণী সেউজীয়া কৰি নামি অহা এনেজাক বৰষুণে সেউজীয়া কৰি যায় আমাৰ মন প্ৰাণ। প্ৰিয় শ্ৰোতা, শাওনৰ সেমেকা সন্ধিয়াত শুনো আহক ৰূপম ভূঞাৰ কণ্ঠৰ এটি বৰষুণৰ গান।

জুবিন গাৰ্গৰ গীতে কৈ যায় বহু কথা। জুবিন গাৰ্গৰ গীতত প্ৰাণ পাই উঠে শাওনৰ ঢলে শৰতৰ নিয়ৰে, কথা কয় নিয়ৰত তিতা শেৱালি পাহিয়ে। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ শেষত এইবাৰ শুনোৱা হওক জুবিন গাৰ্গৰ কণ্ঠৰ অন্য এটি গীত।

ইমানপৰে শ্ৰোতাসকলে মোৰ অনুভৱৰ গীত অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই দিব্যজ্যোতি কলিতাই আজিলৈ ইমানতে বিদায় লৈছো। নমস্কাৰ।

যুবক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো লোকগীতৰ অনুষ্ঠান। আজিৰ শিল্পী পাপৰি দাস।

0: ইমানপুৰী শ্ৰোতাসকলে পাপৰি দাসৰ কণ্ঠৰ লোকগীত শুনিলে।
1: মন কি বাত হে জন জন কি সভি কি কুছ অপনি সি অনকহি বিৰাসত কি উম্মীদে নয় ভাৰত কি তো সুনিয়ে ইস মহিনে 26 জুলাই সুবহ 11 বজে মন কি বাত আকাশবাণী আর দূরদর্শন কে সভি চ্যানেলো আর প্রসার ভারতী কে OTT প্ল্যাটফর্ম ওয়েভস পর আপ ভি মাননীয় প্রধানমন্ত্রী কে মন কি বাত কা হিসা বন সকতে হ্যাঁ ইসকে লিয়ে আপ আপনে সুঝাব 24 জুলাই তক টোল ফ্রি নম্বর 1800-11-7800 পর রেকর্ড কর সকতে হ্যাঁ या फिर 1922 पर भी कॉल कर सकते हैं। नमो ऐप या माई गॉव के ओपन फोरम में पोस्ट कर सकते हैं या पोस्ट बॉक्स नंबर 111 आकाशवाणी दिल्ली पर भेज सकते हैं। तो याद रखें, रविवार 26 जुलाई सुबह 11 बजे मन की बात।
0: एया आकाशवाणी गुवाहाटी प्राग्ज्योतिषपुर आरंभ करिसो भजनर अनुष्ठान पुनते एया हरिहरन।

অনুষ্ঠান প্ৰচাৰণৰ। কাইলৈৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 4:30 বজাত। আজিলৈ মই পম্পী কলিতাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 3 দিন, 1948 শকাব্দৰ 29 আহাৰ আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 20 তাৰিখ। এতিয়া সময় পুৱা 5:33:37 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়া মৈভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। লগতে আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰিব।